এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 বাস্কৰাব্দৰ ভাদ মাহৰ 13 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ অন্তিমটো দিন অৰ্থাৎ 31 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: সুবিধা তাত সন্দেহ নাই। কালৰ সোঁতত আদৰ্শৰ বেছিভাগ উটি গ'লেও যি দুটা এটা ফিৰিঙতি বাকী থাকিব সিয়েই আমাৰ জাতীয় আৰু সামাজিক জীৱন পবিত্ৰ কৰিব যেন লাগে। এই আদৰ্শৰ খাতিৰতে অনেকেই শিক্ষাৰ ব্যৱস্থাত জ্ঞানতকৈ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশৰ ওপৰত বেছি ভৰ দিয়ে। প্ৰাচীন যুগত প্ৰভাৱশালী লেটিন লিখক কুইণ্টিলিয়ানে শিক্ষাত জ্ঞানৰ প্ৰেৰণাতকৈ চৰিত্ৰৰ সাধন বেছি মূল্যৱান বুলি ভাবিছিল। আধুনিক যুগত জাৰ্মান দাৰ্শনিক নিৎসেই যেতিয়া জাৰ্মানীৰ বিৰাট শিক্ষা ব্যৱস্থা আৰু জ্ঞান সাধনা কোনো কামৰ নহয় বুলি প্ৰবল আক্ৰমণ কৰে তেতিয়া তেওঁ এই চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশেই সৰ্বমূল বুলি ঘোষণা কৰিছিল। নিৎসেৰ সকলো মত সম্পূৰ্ণভাৱে গ্ৰহণ কৰা টান হলেও আধ্যাত্মিক শক্তি আৰু নৈতিক প্ৰেৰণাৰ কাৰণে তেওঁৰ উৎসাহপূৰ্ণ গদ্যই জাৰ্মান সাহিত্যত ওখ ঠাই লাভ কৰিছে। বাস্তৱতে এই ব্যক্তিত্বৰ বিকাশ নহলে কোনো উচ্চ আদৰ্শৰ লক্ষ্য ৰাখিব নোৱাৰি। খোৱা পিন্ধা আৰু সংসাৰৰ যাত্ৰা, ইয়াৰ বাহিৰে যি আন কোনো ভাৱৰ প্ৰেৰণা অনুভৱ নকৰে অথবা তাৰ আৱশ্যকতা বোধ নকৰে তেওঁৰ এটা স্বতন্ত্ৰ ব্যক্তিত্ব আছে বুলি ক'ব নোৱাৰি। ব্যক্তিত্বৰ বিকাশ নহলে আদৰ্শৰো আৱশ্যক নাই। আদৰ্শ এটা আহুকলীয়া বস্তু। আদৰ্শই নতুন নতুন ভাৱ আৰু অনুভূতিৰ সোঁত বোৱাই আহুকাল, অসন্তোষ আৰু আনকি বিপ্লৱৰ সৃষ্টি কৰে। কিন্তু ইয়াতে প্ৰাণৰ স্পন্দন আৰু জাতীয় জীৱনৰ হেন্দোলনি আৰম্ভ হয়। ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ ফালে চালে আজি এনে বোধ হয় যেন তেওঁবিলাকৰ ভিতৰত এটা নতুন আত্মসন্মান আৰু জাতীয় মৰ্যাদাৰ বোধ আৰম্ভ হৈছে। কোনো অযথা অপমান সহ্য নকৰিবলৈ তেওঁবিলাকে যেন দৃঢ় সংকল্প কৰিছে। চৰিত্ৰৰ বল আৰু নিস্বাৰ্থ ভাৱ থাকিলে ছাত্ৰৰ সকলো সময়তে জয় হ'ব তাত সন্দেহ নাই। চৰিত্ৰৰ বলৰ লগত শাৰীৰিক বলৰ সম্পৰ্ক আছে। শাৰীৰিক উৎকৰ্ষ সাধনাৰ লগত জাতীয় মৰ্যাদা আৰু চৰিত্ৰৰ বল জড়িত হৈ আছে। এই বিষয়টো বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ এটা প্ৰধান অংগ বুলি ধৰি উপযুক্ত ব্যৱস্থা কৰা উচিত। শাৰীৰিক সাধনাৰ লগত জাতীয় অস্তিত্বৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলিয়েই প্ৰাচীন গ্ৰীচৰ অলিম্পিক খেলবিলাক গ্ৰীক জাতীয় জীৱনৰ এটা প্ৰধান উপাদান হৈছিল। অলিম্পিক খেলত জয়লাভ কৰা বীৰবিলাকৰ গম্ভীৰ জয়গাথা ৰচনা কৰি গ্ৰীক গীতিকবি স্পিণ্ডাৰ বিশ্ব সাহিত্যত অমৰ হৈছে। গ্ৰীক নাট্যকাৰ ইউৰিপিডিছে শাৰীৰিক বল আৰু চৰিত্ৰৰ বলৰ অপূৰ্ব সমাৱেশ পবিত্ৰ বীৰ হিপ্লিটাছৰ চৰিত্ৰত অমৰ লেখনিৰে আঁকি গৈছে। মহাকবি ভাৰ্বীৰ কাব্য পঢ়িলে দেখা যাব অৰ্জুনে অকল তপস্যাৰে মহাদেৱক সন্তোষ দিব নোৱাৰিলে। প্ৰথমে চৰিত্ৰৰ বলেৰে প্ৰলোভনকাৰিণী অপেচৰাক আৰু পাছত কিৰাতৰূপী মহাদেৱক বাহুবলেৰে জয় কৰিহে দেৱতাৰ তুষ্টি সাধিলে।
1: মুকুতামালা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক মল্লিকাৰ্জুন মনচুৰৰ কণ্ঠত ৰাগ কুকুভ বিলাৱাল।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে মল্লিকাৰ্জুন মানচুৰৰ কণ্ঠত ৰাগ কৌকুম বিলাবল শুনিলে। শিল্পীৰে কণ্ঠ সংগীতত সহযোগ কৰিলে ৰাজশেখৰ মানচুৰে, তবলা সহযোগ কৰিলে বালকৃষ্ণ আয়াৰে আৰু হাৰমনিয়ামত তুলসীদাস বৰকাৰ। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

কৃষি জগত অনুষ্ঠানত অসমত বানপানীৰ পূৰ্ব প্ৰস্তুতি আৰু পৰৱৰ্তী কৃষি পুনৰুদ্ধাৰ এই বিষয়ে আলোচনাত ভাগ ল'ব কৰিণা শইকীয়া আৰু অপূৰ্ব বৰুৱাই, আঁত ধৰিব মেলোডী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত পশ্চিম হাতীমূৰীয়া গৰুখুটি অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ইপ্সিতা দুৱৰা শইকীয়াৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 1:50 লক্ষ্যধৰ ডেকাৰ কণ্ঠৰ লোকগীত, বিয়লি 3:45 কাৰ্বি অনুষ্ঠান। এই অনুষ্ঠানত কাৰ্বিৰ লোকশিল্পী কাজীৰ লেখথেপিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। 4:30 বড়ো অনুষ্ঠানত ৰতন মেহেৰ চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা, এই শীৰ্ষক এখনি সংগীতালেখ্য যুগুতাই আগবঢ়াব কস্তুৰী মাধাস আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ বিত্তীয় সাক্ষৰতাৰ পৰিচয় আগবঢ়াব দীপেন্দ্ৰ কুমাৰ শৰ্মাই। 6:55 জ্ঞান বিজ্ঞান, 7:00 আৰু 7:30 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিশিষ্ট শিল্পী কুলবৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। 7:30 গীতিমালিকাত মালবিকা বৰা, চাৰু গোহাঁই, কৃষ্ণা লহকৰ, জয়প্ৰকাশ মেধি আৰু শান্তা উজিৰৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 9:20 চিত্ৰগীত, 10:00 আহাতে বাটে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। দিনৰ 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, 11:05 পৰাগ মালা লাইভ, দুপৰীয়া 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত মিতালী বেনাৰ্জী ভৌমিকৰ কণ্ঠৰ ৰাগ গৌৰ চাৰংগ শুনিবলৈ পাব।

দিনৰ আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, আজি দিনৰ 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 6:40 ক্ৰীড়া বাৰ্তা, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সুধন ফাংচু আৰু লগৰীসকলৰ কণ্ঠত কাৰ্বি গীত, 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত মানসিক স্বাস্থ্য আৰু সজাগতা, এই বিষয়ে মনোবিজ্ঞানী নিমি বৰগোহাঁৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 নাট্যানুষ্ঠানত ধ্ৰুৱজ্যোতি দাসৰ ৰচিত নাটক মাটিৰ চাকি, আকৌ কৈছোঁ 9:30 নাট্যানুষ্ঠানত ধ্ৰুৱজ্যোতি দাস ৰচিত নাটক মাটিৰ চাকিৰ শিখা, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত।

0: নাটক, খেল আর প্রতিতপলর নির্ভরযোগ্য বাতর সহিতে আমার ওয়েবসাইট আকাশবাণী ডট জিওভি ডট ইনত। নতুন ভারত, নরূপত আকাশবাণী।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: এক জমানে সে কাহানী হে সুনা ৰহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানি নহীঁ বদলি স্টাইল গয়া হ্যায় বদল, জো কাহানিয়াঁ হম সুনতে আয়ে দেখতে আয়ে আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল।
3: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
1: আলাপ অনুরাগ,
4: আভরণ মোর সুরর মোর কানা।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ।
4: অনুভূতি মোৰ তীত ৰহনিয়া।
1: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
5: অগ্নিযুগৰ গান,
6: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
6: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
5: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
1: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মায়।

কহলৰ মিশ্ৰণ ঘটাই প্ৰথমে চেলুলয়েড প্ৰস্তুত কৰিছিল। চেলুলয়েড আৱিষ্কাৰৰ লগত এটা আমোদজনক ঘটনা জড়িত হৈ আছে। এবাৰ সোনবাইন নামৰ ৰসায়ন বিজ্ঞানী এজনে পাকঘৰৰ জুইত গাঢ় ছালফিউৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ মিশ্ৰ এটা গৰম কৰি থাকোঁতে হঠাৎ পাত্ৰটো ভাগি থাকিল। তেওঁ লৰালৰিকৈ ঘৈণীয়েকে পাকঘৰত ব্যৱহাৰ কৰা কপাহী কাপোৰৰ এপ্ৰন এটাৰে মজিয়াত পৰি যোৱা এচিডখিনি মুচি পেলাইছিল। এপ্ৰনটো শুকাবৰ বাবে মেলি থওঁতে সেইটোত বিস্ফোৰণ ঘটি জুই লগা তেওঁ লক্ষ্য কৰিছিল। এই ঘটনাৰ পৰা বিজ্ঞানীজনে উপলব্ধি কৰিলে যে কপাহী সূতাত থকা চেলুলজৰ লগত এচিডৰ বিক্ৰিয়া ঘটি গান কটন নামৰ বিস্ফোৰক দ্ৰব্য উৎপন্ন হৈছে। ইয়াৰ পাছত সোনবাইনে চেলুলজ থকা আন কিছুমান পদাৰ্থক যেনে কাগজ আদিক নাইট্ৰিক এচিড আৰু ছালফিউৰিক এচিডৰ মিশ্ৰৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিও চেলুলজ নাইট্ৰেট উৎপাদন কৰিলে। তেওঁ ইয়াকো লক্ষ্য কৰিছিল যে এই নতুন পদাৰ্থটো জলৰোধী হোৱাৰ উপৰিও ইয়াক সহজে যিকোনো আকৃতিত গঢ় দিব পাৰি। সোনবাইনে তেতিয়া বিজ্ঞানী মাইকেল ফেৰাডেলৈ চিঠি লিখি এই সকলো কথা জনালে। এই নতুন পদাৰ্থবিধেৰে তেওঁ কেইবাটাও সুন্দৰ সুন্দৰ পাত্ৰও তৈয়াৰ কৰিছিল। দুৰ্ভাগ্যবশতঃ তেওঁ সেই বিষয়ৰ গৱেষণা বেছি দূৰ আগবঢ়াব নোৱাৰিলে। সম্পূৰ্ণৰূপে নাইট্ৰ সংযোজিত চেলুলোজ যে এটা উৎকৃষ্ট বিস্ফোৰক, সেই আৱিষ্কাৰে তেওঁক বেছিকৈ আকৃষ্ট কৰিলে আৰু তেওঁৰ গৱেষণাৰ দিশো সলনি হ'ল। 1862 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী এখনত সমবেত হোৱা প্ৰায় 29,000 গৰাকী প্ৰদৰ্শকৰ ভিতৰৰে এগৰাকী আছিল আলেকজেণ্ডাৰ পাৰ্কছ নামৰ বিজ্ঞানী। পাৰ্কছে পাৰ্কেচাইন নামৰ এটা নতুন পদাৰ্থ উলিয়াইছিল যাৰ ভেটি আছিল চেলুলোজ। কিন্তু পদাৰ্থটোত নাইট্ৰ সংযোজনৰ মাত্ৰা সোনবাইনৰ পদাৰ্থটোতকৈ কম আছিল। 1862 চনৰ পাছত পাৰ্কেচাইন বিভিন্ন ৰঙত উৎপাদন কৰা হৈছিল আৰু ইয়াৰ পৰা মেডেল, ফণী, বুটাম, চুৰি, কটাৰীৰ নাল, নলী, কলম আদি বস্তু তৈয়াৰ কৰা হৈছিল। পাৰ্কেচাইন সৰহ পৰিমাণে উৎপাদন কৰা প্ৰথম প্লাষ্টিক হ'লেও ই বাণিজ্যিকভাৱে সফল নহ'ল। 1900ৰ মাজভাগতে কোনো বিশেষ কাৰণবশতঃ বিলিয়াৰ্ড খেলৰ বল তৈয়াৰ কৰিবলৈ হাতীৰ দাঁতৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত হাতীৰ দাঁত পাবলৈ বৰ অসুবিধা আছিল, সেয়ে হাতীৰ দাঁতৰ সলনি ব্যৱহাৰ কৰিব পৰা এবিধ পদাৰ্থৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰা হৈছিল আৰু এনে পদাৰ্থ উৎপাদন কৰিব পৰা জনলৈ $10,000 পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল। জন হায়াতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু বিলিয়াৰ্ড বল তৈয়াৰ কৰাৰ বাবে হাতীৰ দাঁতৰ সৈতে সাদৃশ্য থকা এবিধ পদাৰ্থ উদ্ভাৱন কৰে আৰু ইয়াৰে নাম দিয়া হয় চেলুলয়েড। ইয়াৰ আগৰ প্লাষ্টিকটোৰ দৰে দেখা চেলুলয়েডবোৰৰ ভেটি আছিল চেলুলোজ নাইট্ৰেট। কিন্তু পোনপ্ৰথমবাৰৰ বাবে হায়াতে ইয়াৰ প্ৰস্তুতিত দ্ৰাৱক হিচাপে এলকহল আৰু প্লাষ্টিককাৰক হিচাপে কেম্ফাৰ সংযোগ কৰিছিল। চেলুলয়েডেই সফলভাৱে বাণিজ্যিক উৎপাদন কৰা প্ৰথম সাংশ্লেষিক প্লাষ্টিক।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য।

জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12

0: এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু দাদাৰ গান পিছত গান
0: ক্ৰমাৰ কথা
2: প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
2: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া কিৰ্গিস্তান ভ্ৰমণসূচীৰে কালি বিছকেকত উপস্থিত হয়। শ্ৰীমোদীয়ে কিৰ্গিস্তানত 26 সংখ্যক ছাংঘাই প্ৰতিযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। ভাৰত আৰু উজবেকিস্তানৰ মাজত খনন, আয়ুৰ্বেদ, পৰ্যটনৰ কৌশলগত মিত্ৰতাকে ধৰি বিভিন্ন খণ্ডত 11খন বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে। নেপালত যোৱা বুধবাৰে হোৱা আকস্মিক বানৰ পাছত ত্ৰিশুলী 3A-কে ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাখন লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। ভাৰতৰ অভয় সিঙে মালয়েছিয়াত অনুষ্ঠিত টুৱাংকো মহৰী স্কোৱাশ ট্ৰফী 2026ৰ পুৰুষৰ একক শাখাৰ খিতাপ দখল কৰিছে। আৰু ডুবাইত যোৱা নিশা অনুষ্ঠিত T20 এছিয়া কাপ মহিলা ক্ৰিকেটত ভাৰতে থাইলেণ্ডক 94 ৰাণত পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছে।

0: কিৰ্গিস্তানত আজিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ ৰাষ্ট্ৰসমূহৰ মুৰববীৰ বৈঠকত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি দেশখনৰ কেবিনেট মন্ত্ৰীসকলৰ অধ্যক্ষ কেছিমেলিফ আদিলবেক এলেছবিছে বিমানবন্দৰত আদৰণি জনায়। শ্ৰীমোদীক আদৰাৰ লগতে পৰম্পৰাগত কিৰ্গিজ নৃত্যৰো আয়োজন কৰা হয়। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী মোদীয়ে এই সংস্থাৰ কেইবাগৰাকী নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। এইবাৰ সন্মিলনৰ বিষয়বস্তু হৈছে ছাংহাই প্ৰতিযোগিতা সংস্থাৰ 25 বছৰ, একেলগে বহনক্ষম শান্তি, উন্নয়ন আৰু সমৃদ্ধিৰ দিশত। এই সন্মিলনত সন্ত্ৰাসবাদ প্ৰতিৰোধ, আঞ্চলিক স্থিৰতা আৰু সীমান্তৰ ইপাৰৰ ভাবুকিৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত অগ্ৰাধিকাৰ দিয়া হ'ব। এই ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে যোৱা শনিবাৰে এটা বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ ওপৰত আধাৰিত এই খণ্ডৰ বাবে ভাৰতৰ দৃষ্টিভংগী উন্নীত কৰাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে ভাৰতে সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ, উগ্ৰবাদমুক্ত খণ্ড গঢ়ি তোলাৰ দিশত ছাংহাই সহযোগিতা সংস্থাৰ সদস্যসকলৰ সৈতে কাম কৰিব। শ্ৰীমোদীয়ে এই ভ্ৰমণৰ অংশ হিচাপে ষষ্ঠ বিশ্ব নোমাদ গেমছৰ উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ এই ভ্ৰমণে মধ্য এছিয়াৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ লগতে এই খণ্ডৰ সৈতে থকা সভ্যতাজোৰা সংযোগ সুদৃঢ় কৰিব আৰু উমৈহতীয়া শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বিকাশ ঘটাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বৱকাত মিৰ্জিয়েভৰ সৈতে কালি দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ পাছতে তেওঁৰ দুদিনীয়া তাস্কেণ্ট ভ্ৰমণৰ সফল সামৰণি পৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু উজবেকিস্তানৰ সম্পৰ্ক ব্যাপক কৌশলগত সম্পৰ্কলৈ উন্নীত কৰাত সন্মতি প্ৰকাশ কৰে।
1: দোনো দেশকে বীচ কৰিবী ৰক্ষা আৰু সুৰক্ষা সহযোগ হামাৰে গহৰে আপসী বিশ্বাস কো দৰ্শাতা হে। আনে ৱালে সময় মে হম দোনো দেশকে ডিফেন্স ইণ্ডষ্ট্ৰিজ কে বীচ ডাইৰেক্ট লিংকেজ কো প্ৰডাকশ্যন আৰু কো ডেভেলপমেণ্ট কো বঢ়াৱা দেংগে। হামাৰা মাননা হে কি টেৰৰিজম, এক্সট্ৰিমিজম और सेपरेटिज्म पूरे क्षेत्र के लिए गंभीर चुनौती है। इनके विरुद्ध जीरो टॉलरेंस हमारा साझा संकल्प रहा है और आगे भी रहेगा।
0: উল্লেখযোগ্য যে মধ্য এছিয়া দেশখনে ভাৰতলৈ ইউৰেনিয়াম যোগানৰ দীৰ্ঘদিনীয়া এটা পৰিকল্পনা সফল কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে পৰিৱেশ, উচ্চশিক্ষা, খনন, আয়ুৰ্বেদ, পৰ্যটন, অৰ্থনৈতিক বৈঠক তথা সৰ্বাত্মক আৰু কৌশলগত মিত্ৰতাকে ধৰি বিভিন্ন খণ্ডত 11খন বুজাবুজি চুক্তিতো স্বাক্ষৰ কৰে। দুয়োখন দেশে 2030 চনৰ পূৰ্বে দ্বিপাক্ষিক বাণিজ্য বৰ্তমানতকৈ 5 গুণ অধিক কৰি 500 কোটি আমেৰিকান ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্য লৈছে। দেশ দুখনৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে চলোৱা প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উজবেকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা হিচাপে স্বীকৃত দি অৰ্ডাৰ অফ অলি দাৰাজলি দাস্তিক আগবঢ়োৱা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ভাৰত আৰু উজবেকিস্তানৰ মাজৰ সুদৃঢ় মিত্ৰতাৰ নামত এই বঁটা উৎসৰ্গা কৰে। নেপালত যোৱা বুধবাৰে অহা আকস্মিক বানৰ পাছত ত্ৰিশুলীত 3A ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আৱদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। ভাৰত আৰু চীনৰ বিশেষজ্ঞকে ধৰি উদ্ধাৰকাৰী দলে এই লোকসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সুৰংগৰ ভিতৰৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই। এতিয়ালৈকে সন্ধানহীন হৈ থকা 2500 লোকৰ ভিতৰত কেইবাশ লোক এই জলবিদ্যুৎ প্ৰকল্পসমূহৰ কৰ্মী আছিল বুলি সন্দেহ কৰা হৈছে। দেশখনৰ এই দুৰ্যোগত কমেও 794 জন লোকৰ মৃত্যু হৈছে আৰু 2500ৰো অধিক লোক সন্ধানহীন হৈ আছে। তিব্বতত চৰকাৰী তথ্য অনুসৰি 16জন লোকৰ মৃত্যু হোৱাৰ লগতে 546 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নেপালৰ বান প্ৰভাৱিত 8খন জিলাৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰি আছে। ইপিনে ত্ৰিশুলী নদীত কালি নতুনকৈ অহা বানে মধ্য নেপালৰ এখন ওলোমা দলং উটুৱাই লৈ যায়। দলংখন উটি যোৱাৰ ফলত গোৰ্খা জিলাৰ গণ্ডকী গ্ৰাম্য পৌৰসভা 7 আৰু 8ৰ পৃথ্বী ঘাইপথৰ মাজত সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ পূৰ্বে যোৱা 26 আগষ্টৰ আকস্মিক বানে কাঠমাণ্ডুৰ নামনি অংশ দাৱাৰীঘাটৰ এখন দলঙো উটুৱাই নিছিল। ছত্তিশগড়ৰ সুকমা জিলাত সুৰক্ষা বাহিনীয়ে নক্সালবাদীৰ এটা ঘাটি উৎখাত কৰি বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰে। স্থানীয় আৰক্ষীয়ে জনোৱা মতে সুৰক্ষা বাহিনীয়ে বেলপোচা গুম্পাদৰ ঘন অৰণ্যত অভিযান চলাই এই বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰিছে। সুকমা জিলা বাহিনী, জিলা ৰিজাৰ্ভ গাৰ্ড আৰু বাষ্টাৰ ফাইটাৰ্ছে শেহতীয়াকৈ আত্মসমৰ্পণ কৰা নক্সাল কেডাৰৰ পৰা লাভ কৰা স্বয়ংচৰ তথ্যৰ ভিত্তিত এই অভিযান চলায়। অভিযানৰ সময়ত সুৰক্ষা বাহিনীয়ে 8 কিলোগ্ৰাম IED, 2টা টিফিন বোমা, 10টা ডিটনেটৰ, 17টা জিলেটিন ষ্টিক আৰু কেইবামিটাৰ কৰ্ডেক্স বিস্ফোৰক তাৰ জব্দ কৰিছে।

ভাৰতৰ অভয় সিঙে মালয়েছিয়াৰ ছেৰেম্বানত অনুষ্ঠিত টুৱাংকু মুহুৰিছ ট্ৰফী 2026ৰ পুৰুষৰ একক শাখাৰ খিতাপ দখল কৰিছে। পি এছ এ চেলেঞ্জাৰ টুৰ 15 প্ৰতিযোগিতাখনৰ ফাইনেলত শীৰ্ষ বাছনিৰ অভয়ে হংকঙৰ তৃতীয় বাছনিপ্ৰাপ্ত হেনৰী লিউঙক 3-2 গেমত পৰাস্ত কৰে। এয়া হৈছে 27 বৰ্ষীয় ভাৰতীয় স্কোৱাশ্ব খেলুৱৈগৰাকীৰ কেৰিয়াৰৰ 13 সংখ্যক পি এছ এ টুৰ খিতাপ তথা যোৱা মাৰ্চত মুম্বাইত অনুষ্ঠিত ইণ্ডিয়ান অপেনত জয়লাভ কৰাৰ পাছত চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ। বৰ্তমান বিশ্বৰ 24 নম্বৰ স্থানত থকা অভয় ভাৰতৰ সৰ্বোচ্চ স্থানপ্ৰাপ্ত পুৰুষ স্কোৱাশ্ব খেলুৱৈ। অভয় সিঙৰ এয়া তৃতীয়টো টুৱাংকু মুহুৰিছ ট্ৰফী খিতাপ লাভ। ইয়াৰ পূৰ্বে 2022 আৰু 24 চনতো খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাত জয়লাভ কৰিছিল। অভয় আসন্ন এছিয়ান গেমছ 2026ৰ ভাৰতীয় স্কোৱাশ্ব দলৰ অংশ। তেওঁ পুৰুষৰ একক আৰু দলগত শাখাত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। ডুবাইত যোৱা নিশা অনুষ্ঠিত টি টুৱেণ্টি এছিয়া কাপ মহিলা ক্ৰিকেটত ভাৰতে থাইলেণ্ডক 94 ৰানত পৰাস্ত কৰি অভিযান আৰম্ভ কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 159 ৰান কৰে। দলৰ হৈ শেফালি বৰ্মাই 64 ৰান কৰে। প্ৰত্যুত্তৰত থাইলেণ্ডে 15 অভাৰ 3টা বলতে আটাইকেইটা উইকেট হেৰুৱাই কেৱল 65 ৰানহে কৰিবলৈ সমৰ্থ হয়। শেফালি বৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ আন এখন খেলত বাংলাদেশ ইণ্ডোনেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। এএফচি 20 বছৰ অনুৰ্ধৰ পুৰুষ এছিয়ান কাপ প্ৰতিযোগিতা 2027ৰ যোগ্যতা নিৰ্ণয়কাৰী পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলত ভাৰত আজি ছিৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। তাস্কেণ্টৰ দোস্তিলক ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হ'ব। আয়োজক উজবেকিস্তান আৰু বাংলাদেশৰ সৈতে গ্ৰুপ বিত স্থান পোৱা ভাৰতে 2006 চনৰ পাছত প্ৰথমবাৰলৈ এএফচি 20 বছৰ অনুৰ্ধ এছিয়ান কাপত সুযোগ নিশ্চিত কৰাৰ লক্ষ্যৰে এই বাছনি পৰ্বত অৱতীৰ্ণ হৈছে। প্ৰথমখন খেলৰ পূৰ্বে স্থানীয় পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ পৰ্যাপ্ত সময় পোৱাৰ উদ্দেশ্যে ভাৰতীয় দলটো যোৱা 26 আগষ্টতে টাস্কেণ্ডত উপস্থিত হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আই চি চিয়ে ক্ৰিকেট বোৰ্ডত প্ৰশাসনৰ চৰকাৰী হস্তক্ষেপৰ অভিযোগ তুলি 2027 চনত হ'বলগীয়া মহিলা চেম্পিয়নছ ট্ৰফীৰ প্ৰথম সংস্কৰণৰ আয়োজন কৰাৰ অধিকাৰ শ্ৰীলংকাৰ পৰা প্ৰত্যাহাৰ কৰিছে। আয়োজক দেশখনকে ধৰি মুঠ 6টা দলক লৈ হ'বলগীয়া মহিলা প্ৰতিযোগিতাখনৰ প্ৰথম সংস্কৰণ শ্ৰীলংকাই আয়োজন কৰাৰ কথা আছিল, কিন্তু এই সিদ্ধান্তই তেওঁলোকৰ প্ৰতিযোগিতাত অংশগ্ৰহণকো প্ৰভাৱান্বিত কৰিব পাৰে। এক প্ৰতিবেদন প্ৰকাশ পোৱা অনুসৰি আই চি চি ইয়াৰ পৰৱৰ্তী বৈঠকত প্ৰতিযোগিতাৰ নতুন স্থান সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া কিৰ্গিস্তান ভ্ৰমণসূচীৰে কালি বিছকেকত উপস্থিত হয়। শ্ৰীমোদীয়ে কিৰ্গিস্তানত 26 সংখ্যক ছাংহাই প্ৰতিযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। ভাৰত আৰু উজবেকিস্তানৰ মাজত খনন, আয়ুৰ্বেদ, পৰ্যটন আৰু কৌশলগত মিত্ৰতাকে ধৰি বিভিন্ন খণ্ডত 11খন বুজাবুজি চুক্তিত স্বাক্ষৰ হৈছে। নেপালত যোৱা বুধবাৰে হোৱা আকস্মিক বানৰ পাছত ত্ৰিশুলী 3A-কে ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। আৰু ডুবাইত যোৱা নিশা অনুষ্ঠিত টি টুৱেণ্টি এছিয়া কাপ মহিলা ক্ৰিকেটত ভাৰতে থাইলেণ্ডক 94 ৰানত পৰাস্ত কৰি অভিযান আৰম্ভ কৰে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবি ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

কথাষাৰ কৈছিল সক্ৰেটিছে। ইতিহাসবিদ ডক্টৰ হেৰম্বকান্ত বৰপূজাৰী, অসম সাহিত্য সভাই ইতিহাস আচাৰ্য সন্মান প্ৰদান কৰা ডক্টৰ হেৰম্বকান্ত বৰপূজাৰীক লৈ তেতিয়াৰ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ নগেন শইকীয়াই কৈছিল, 85 পূৰ্ণ কৰিও ইতিহাসৰ বৈজ্ঞানিক অনুসন্ধানত তৰুণতকৈ অধিক সক্ৰিয় আৰু সচেতন এজন নিৰলস গৱেষক পণ্ডিত অধ্যাপক হেৰম্বকান্ত বৰপূজাৰী। সংস্কৃত পণ্ডিতৰ পৰিয়ালৰ ল'ৰা হৈও তেখেতে পঢ়িছিল আৰবী। 1931 চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেশ্যনত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয়। ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেখেতে বুৰঞ্জীবিদ ডক্টৰ আৰ পি মজুমদাৰ, ডক্টৰ কে আৰ কাননগুৰুৰ দৰে ব্যক্তিসকলক লগ পাইছিল। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা আহৰণ কৰি তেখেতে জে বি কলেজত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। 1947 চনত তেখেত গৈছিল লণ্ডনলৈ। লণ্ডন বিশ্ববিদ্যালয়ত অধ্যাপক চি এইচ ফিলিপৰ অধীনত গৱেষণা কৰি তেখেতে লাভ কৰিছিল পিএইচডি ডিগ্ৰী। 1955 চনত কটন কলেজৰ অধ্যাপক আৰু বুৰঞ্জী বিভাগৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেখেত আছিল অসমৰ শিক্ষা বিভাগৰ অতিৰিক্ত শিক্ষা সঞ্চালক। 1961 চনত কটন কলেজৰ উপাধ্যক্ষ আৰু তাৰ পাছত কেইমাহমানৰ বাবে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব লৈছিল। 1963 চনৰ জুলাইত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে যোগদান কৰে। যি সময়ত ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমৰ ইতিহাস চৰ্চাই বিশেষ গুৰুত্ব লাভ কৰা নাছিল, সেই সময়ত সূৰ্যকুমাৰ ভূঞা, হেৰম্বকান্ত বৰপূজাৰী আদিৰ দৰে ব্যক্তিৰ তত্বাৱধানত অসমত বুৰঞ্জী বিষয়ৰ গৱেষণাই বহু তথ্যৰ সন্ধান দিছিল। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত ইতিহাস বিভাগৰ প্ৰতিষ্ঠাপক বিভাগীয় মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইতিহাস চৰ্চালৈ আগবঢ়োৱা অৱদানৰ বাবে 1997 চনত হেৰম্বকান্ত বৰপূজাৰীক প্ৰদান কৰা হৈছিল আনন্দৰাম বৰুৱা বঁটা। ইতিহাসবিদ ডক্টৰ হেৰম্বকান্ত বৰপূজাৰীৰ জন্ম হৈছিল 1912 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ কুমাৰ মুখাৰ্জী, তেখেত আছিল দেশৰ 3 ৰাষ্ট্ৰপতি। 6 ৰাজনৈতিক জীৱনেৰে পৰিপুষ্ট প্ৰণৱ মুখাৰ্জীয়ে কেইবাটাও মন্ত্ৰী দপ্তৰত কাৰ্যনিৰ্বাহ কৰিছিল। 2012 চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে 2009 চনৰ পৰা 2012 চনলৈকে তেখেত আছিল ভাৰতৰ বিত্তমন্ত্ৰী। 1991 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ চৰকাৰৰ দিনত তেখেত পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল। ইয়াৰ উপৰিও তেখেতে কেন্দ্ৰীয় ঔদ্যোগিক উন্নয়ন মন্ত্ৰী হিচাপে 1973 পৰা 1974 চনলৈ, কেন্দ্ৰীয় জাহাজ আৰু পৰিবহণ মন্ত্ৰী হিচাপে 1974 চনত, ৰাজ্যিক বিত্তমন্ত্ৰী হিচাপে 1974 পৰা 1975 চনলৈকে, কেন্দ্ৰীয় ৰাজহ আৰু বেংকিং মন্ত্ৰী হিচাপে 1975 চনৰ পৰা 1977 চনলৈকে, কেন্দ্ৰীয় বাণিজ্য, তীখা আৰু খনি মন্ত্ৰী হিচাপে 1980 পৰা 1982 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেখেতে 1982 পৰা 1984 চনলৈকে আছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ দায়িত্বত। কেন্দ্ৰীয় বাণিজ্য আৰু যোগান মন্ত্ৰী হিচাপেও তেখেতে দায়িত্ব পালন কৰিছিল। 1995 চনৰ পৰা 1996 চনলৈকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। 2004 চনৰ পৰা 2006 চনলৈকে তেখেত আছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্বত। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে 2006 চনৰ পৰা 2009 চনলৈকে পুনৰ দায়িত্ব পালন কৰিছিল। 2012 চনৰ 25 জুলাইৰ পৰা 2017 চনৰ 25 জুলাইলৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দায়িত্বত আছিল প্ৰণৱ কুমাৰ মুখাৰ্জী। 2020 চনৰ আজিৰ দিনটোতে মৃত্যু হয় ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ কুমাৰ মুখাৰ্জীৰ। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ জবাঘল শ্ৰীনাথ, তেখেত আছিল এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 300 অধিক উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয়। কপিল দেৱে অৱসৰ লোৱাৰ পিছত 9 অধিক সময় ভাৰতীয় বেগী বলিং আক্ৰমণৰ নেতৃত্ব প্ৰদান কৰিছিল শ্ৰীনাথে। 4 বিশ্বকাপ ক্ৰমে 1992, 1996, 1999 আৰু 2003 চনত জবাঘল শ্ৰীনাথে মুঠ 44 উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ বিৰুদ্ধে ব্ৰিছবেনত টেষ্ট ক্ৰিকেটত অভিষেক ঘটাইছিল জবাঘল শ্ৰীনাথে। 1999 চনত অৰ্জুন বঁটা লাভ কৰা এইগৰাকী ক্ৰিকেটাৰৰ জন্ম হৈছিল 1969 চনৰ আজিৰ দিনটোতেই। প্ৰখ্যাত মানৱতাবাদী মাৰিয়া মন্টেশ্বৰী। মাৰিয়া মন্টেশ্বৰী ৰোমৰ ৰোমলা চেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞান উত্তীৰ্ণ হোৱা ইটালীৰ প্ৰথমগৰাকী মহিলা চিকিৎসক। তেখেত বিশ্ববিদ্যালয়ৰ মানসিক চিকিৎসা ক্লিনিকৰো সদস্য আছিল। 1870 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল শিক্ষাবিদ মাৰিয়া মন্টেশ্বৰীৰ। ভাৰতীয় লেখিকা অমৃতা প্ৰীতম,

তেখেতে মূলতঃ পঞ্জাবী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰিছিল। বিংশ শতিকাৰ পঞ্জাবী ভাষা সাহিত্যৰ প্ৰথমগৰাকী প্ৰগতিবাদী লেখিকা হৈছে অমৃতা প্ৰীতম। ছয় দশকজুৰি সাহিত্য চৰ্চাৰে পঞ্জাবী আৰু হিন্দী সাহিত্যৰ ভঁৰাল চহকী কৰিছে এইগৰাকী লেখিকাই। কবিতা, জীৱনীমূলক ৰচনা, কল্প সাহিত্য আৰু বহু পঞ্জাবী গীত ৰচনা কৰিছে অমৃতা প্ৰীতমে। তেখেতৰ সৃষ্টিৰাজি তথা আত্মজীৱনী বিভিন্ন ভাৰতীয় ভাষাৰ লগতে বিদেশী ভাষালৈও অনুদিত হৈছে। ঔপন্যাসিক হিচাপে অমৃতা প্ৰীতমৰ সৰ্বাধিক চৰ্চিত ৰচনা হৈছে পিঞ্জৰ। পিঞ্জৰ কেন্দ্ৰীয় চৰিত্ৰ পাৰুৰ যোগেদি অমৃতা প্ৰীতমে নাৰীৰ ওপৰত সংঘটিত অত্যাচাৰ, মানৱীয়তাৰ স্খলনৰ ছবিখন কৰুণ ৰূপত অংকিত কৰি শেষত নায়িকাৰ ব্যক্তি স্বাধীনতাক মূৰ্তমান কৰিছে। অমৃতা প্ৰীতম হল পঞ্জাৱ ৰত্ন লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। এই বঁটা তেখেতক প্ৰদান কৰিছিল পঞ্জাৱৰ সেই সময়ৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সন্মানিত হৈছে অমৃতা প্ৰীতম। বুলগেৰিয়া আৰু ফ্ৰান্স চৰকাৰে তেখেতক সন্মানিত কৰিছিল। 1919 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল জনপ্ৰিয় লেখিকা অমৃতা প্ৰীতমৰ। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ আমেৰিকাৰ মিচিগান ৰাজ্যৰ চহৰ ডেট্ৰইটত বিশ্বত প্ৰথম ৰেডিঅ'ত ষ্টেচন ATMK-ত বাতৰি পৰিৱেশন কৰা হৈছিল 1920 চনৰ আজিৰ দিনটোতেই। কেৰিবিয়ান দেশ ত্ৰিনিদাদ আৰু টবেগোৱে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে 1962 চনৰ আজিৰ দিনটোতেই। কাৰ্বোমা বিস্ফোৰণত পঞ্জাবৰ মুখ্যমন্ত্ৰী বিয়ান সিং নিহত হৈছিল 1995 চনৰ আজিৰ দিনটোতেই। ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেক্সেছৰ জন্ম হয় 1907 চনৰ আজিৰ দিনটোতেই। 1941 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় জাৰ্মান ভূগোল বিজ্ঞানী আলফ্ৰেড হেটনাৰৰ। স্বাধীনতা সংগ্ৰামী গোলাপী চুতিয়ানী 1942 চনৰ 20 ছেপ্টেম্বৰত ভাৰতীয় আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰিছিল ঢেকিয়াজুলিৰ গোলাপী চুতিয়ানীয়ে। এই সমদল বাধা দিবলৈ পুলিচে গুলীচালনা আৰু লাঠিচালনা কৰিছিল। এই লাঠিচালনাতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গোলাপী চুতিয়ানী। পাছত এই আঘাতৰ ফলতেই তেখেতৰ মৃত্যু হয়। কিন্তু ব্ৰিটিছৰ শাসন ওফৰাবলৈ মৃত্যুলৈ ভয় নকৰা মুক্তিযুঁজাৰু গোলাপী চুতিয়ানী সকলোৰে বাবে আদৰ্শ। এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰতি আমি জনাইছো সশ্ৰদ্ধ প্ৰণিপাত।

0: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
1: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
0: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
1: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগী গৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
0: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
1: আৰু 7575944606।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
0: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক।

বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আন এক সন্মান। প্ৰধানমন্ত্ৰীগৰাকীক ৰাজখণ্ডৰ সৰ্বোচ্চ সন্মান প্ৰদান। উজবেকিস্তানৰ সৈতে দীৰ্ঘম্যাদী ইউৰেনিয়াম সৰবৰাহ চুক্তি স্বাক্ষৰ কৰে ভাৰতে। দেশৰ যুৱ সমাজৰ স্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে ভাৰতক ড্ৰাগছমুক্ত কৰাৰ সংকল্প ল'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন কী বাতৰ 137 সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীয়ে দেশজুৰি গতি লাভ কৰা নিচামুক্ত যুৱ বিকশিত ভাৰত অভিযানৰ কথা উল্লেখ কৰি নিচাৰ বিৰুদ্ধে চলা যুঁজখনক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ আহ্বান। গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান শুনিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নাবাৰ্ডৰ পৰা 30,000 কোটিৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। বিভিন্ন প্ৰকল্পৰ বাবে 50,000 কোটি অনুমোদন কেবিনেটৰ। খেত্ৰীত ট্ৰাক ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ, নিহত 6গৰাকী যাত্ৰী। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড গাঁতি হ'ল কাল। নেপালৰ জলপ্ৰলয়ত নিহতৰ সংখ্যাই স্পৰ্শ কৰিলে 800 ঘৰ। মৃতদেহৰ ডি এন এ ফটো সংগ্ৰহ কৰি গণসৎকাৰৰ প্ৰক্ৰিয়া আৰম্ভ। জলবিদ্যুৎ প্ৰকল্পসমূহত কাম কৰা 933গৰাকী লোক এতিয়াও সন্ধানহীন। নেপালৰ পৰা অসমলৈ সুকলমে উভতিল 8গৰাকী লোক। নিৰাপদে আছে নলবাৰী মেডিকেল কলেজৰ অধ্যাপিকা ডাক্তৰ তীৰ্থাৰ চলিহা। কমলাবাৰীত প্ৰতিনিশা ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সাংবাদিক পৰিচালক নিমানন্দ দাসে। যাদৱ পায়েঙৰ জীৱন আধাৰিত তথ্যচিত্ৰ নিৰ্মাণত ব্যস্ত আছিল শিল্পীগৰাকী। শোকস্তব্ধ সাংস্কৃতিক জগত। ৰেচন কাৰ্ডধাৰী পৰিয়ালে 105 টকাত পাব মচুৰ দাইল চেনি। ছেপ্টেম্বৰ মাহৰ বাবে শিৱসাগৰ চৰাইদেউ জিলাৰ অৰুণোদয়ৰ হিতাধিকাৰীক 2,000 টকাকৈ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সদৰি কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। প্ৰখৰ ৰ'দ, গ্ৰীষ্ম প্ৰবাহত স্থবিৰ জনজীৱন। ধুবুৰীত সৰ্বাধিক 37.4 ডিগ্ৰীলৈ বৃদ্ধি উষ্ণতা। কৰ্ণাটকত PSC পৰীক্ষা দুৰ্নীতি। CID জিম্মাত IAS বাসগৃহত তালাচী ED। উত্তৰ চাইপ্ৰেছৰ সমুদ্ৰত বুৰিল যাত্ৰীবাহী জাহাজ। কেইবাগৰাকীও লোকৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ। উদ্ধাৰ অভিযান আৰম্ভ। চীন ভ্ৰমণলৈ গৈ নিৰুদ্দেশ ইউৰোপৰ বহু নাগৰিক। তিব্বতত 49গৰাকী ভাৰতীয়সহ 546গৰাকী বিদেশী পৰ্যটক নিখোজ। খেলৰ পৃষ্ঠাত এদিনীয়া বিশ্বকাপৰ পৰিকল্পনা আৰম্ভ। টীম ইণ্ডিয়াৰ শ্ৰেয়াছ আয়াৰৰ বিকল্প হ'ব তিলক বাৰ্মা। ৰবীন্দ্ৰ জাদেজাৰ স্থানক লৈ সন্দেহ। বিশ্বকাপ হকীত নেডাৰলেণ্ডছৰ আধিপত্য খৰ্ব। মহিলা হকীত তৃতীয়বাৰৰ বাবে চেম্পিয়ন আৰ্জেণ্টিনা। ব্ৰঞ্জৰ পদক জিনিলে বেলজিয়ামে। সহজ জয়েৰে মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ অভিযান আৰম্ভ কৰিছে ভাৰতে। দুলীপ ট্ৰফীৰ ছেমিফাইনেলত 266 ৰাণত সমাপ্ত মধ্যমণ্ডলৰ প্ৰথম ইনিংছ। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানিৰ পরিকল্পনা আর প্রযোজনা উৎপল দত্তর। এয়া কুলবরুয়ার সংগীত যাত্রার প্রথম খণ্ড।

0: লতা নমস্কাৰ।
1: নমস্কাৰ।
0: তেনেকৈ নাচাবা আজলি ছোৱালী, সেইটো আপোনাৰ ছিগনেচাৰ গীত বুলি ক'ব পাৰি। সেই গানটো শুনিলে আপোনাৰ নামটোৱে মনলৈ আহে। সেই গানটোৰ নেপথ্য কাহিনী শুনো।
1: সেই গানটোৰ নেপথ্য কাহিনী ক'বলৈ গ'লে, ৰেডিঅ'ত মই প্ৰথম গাইছিলোঁ এইটো গীত। যেতিয়া মই গীতটো গালোঁ, তেতিয়া মোলৈ বহুতে চিঠি পত্ৰ লিখিলে, জনপ্ৰিয় হ'ল লাহে লাহে। আৰু এই গীতটো আৰম্ভণি কৰিছিলোঁ ডিব্ৰুগড়ত। তেতিয়া ডিব্ৰুগড়লৈ কোনো এখন ফাংচনত তেতিয়া গৈছিলোঁ। যাওঁতে সেইখন ফাংচনত আমাৰ অতি মৰমৰ শিল্পী জয়ন্ত হাজৰিকাও গৈছিলে। এখন কুইভাৰ্ছ এই এটা সংস্থা আছে, তেওঁলোকে পাতিছিলে। তাতে প্ৰশান্ত কুমাৰ বৰদলৈক লগ পাইছিলোঁ। তেতিয়া তাতে লিখি সেই গানটো সেইদিনাখনেই মই তাত গাইছোঁ। মানে ইয়াৰ পাছতে আকৌ তাতো গালোঁ। গোৱাৰ লগে লগে গানটো পপুলাৰ হৈ গ'ল। গোৱাৰ লগে লগে এতিয়া যলৈকে যাওঁ সেই গানটো মই নাগালে মই মানে মোক মানে ধৰক মানুহে সদায় আশা কৰে যে প্ৰথমতে এইটো গানেই গাওক আপুনি।

0: সেইটো সুৰো আপোনাৰ আছিল?
1: মোৰে সুৰ আছিলে।
0: গানটো আপোনাৰ ভাল লাগিল, সুৰটো কেনেকৈ মনলৈ আহিল?
1: সুৰটো মই কেলিপ্স' গীত সুৰবিলাক খুব ভাল পাওঁ, অলপ ৱেষ্টাৰ্ণ তেনেকুৱা মেলোডি প্ৰধান সুৰবিলাক ভাল পাওঁ। সেই সূত্ৰে মানে সেই গানটোত মই তাক প্ৰকাশ কৰিবৰ কাৰণে মই তেনেকৈ এই গানত সুৰটো দিছিলোঁ।
0: ছোৱালীজনীৰ কথা আছে,
1: ছোৱালীজনীৰ
0: কথা আছে, কিবা ইমেজ আছিল নেকি ছোৱালীজনীৰ?
1: ঠিক তেনেকৈ ইমেজ নহয়, মানে এটা কথা ক'ব পাৰোঁ যে যিমানেই যি নহওক ৰং চং সানিলেও বা অন্তৰখন যদি শুদ্ধ নহয় তেতিয়া যিমানেই ধুনীয়া হওক মানে বাহ্যিকতাটো আছে কিন্তু অন্তৰটো কেতিয়াও মানে প্ৰকাশ নহয়। সেইকাৰণে মই সেইটো উদ্দেশ্য লৈ পেলাই প্ৰশান্ত কুমাৰ বৰদলৈক ক'লোঁ যে প্ৰশান্ত তুমি মোক এনেকুৱা এটা গান লিখি দিয়া যিটোৰে এজনী ছোৱালীক মানে আজলি ছোৱালী এজনীয়ে ৰং ধং সানি আহে কিন্তু আহিলেও তাইৰ আচল যিটো ৰূপ সেইটো প্ৰকাশ নহয়, সেইটো উদ্দেশ্যেৰে এইটো যেন এটা চিম্বলাইজ কৰি পেলাই মই লিখিবলৈ দিছিলোঁ।
0: সেই ভাৱটো আপোনাৰ মনলৈ কিয় আহিল?
1: কাৰণ যে মানে কি বাহিৰা যিমানে ৰং চং ভিতৰে কোৱা ভাতৰি বুলি কোৱা এটা কথা আছে, সেইকাৰণে অন্তৰৰ পৰা শুদ্ধ হ'লে যেন সকলো শুদ্ধ সকলো ধুনীয়া দেখি সেইটোৱে উদ্দেশ্য আছিলে।
0: এইটো কোন চনমানৰ কথা হ'ব?
1: এইটো 1971 গাইছিলোঁ।
0: আৰু তেতিয়া আপুনি ইতিমধ্যে ৰেডিঅ'ৰ গায়ক হিচাপে
1: প্ৰতিষ্ঠা লাভ কৰিছিলোঁ? মই ৰেডিঅ'ত গাইছিলোঁ 1968 চনৰ পৰা।
0: আমি এতিয়া অলপ আগলৈ উভতি যাওঁ, আপোনাৰ শৈশৱৰ শিক্ষা দীক্ষা সেইবিলাকৰ কথা শুনো।
1: মোৰ জন্ম গুৱাহাটীতে শিলপুখুৰীত, 1938 চনৰ 21 জানুৱাৰী তাৰিখে মোৰ জন্ম। আৰু মোৰ দেউতাৰ নাম আছিলে প্ৰয়াত প্ৰেমধৰ বৰুৱা, মোৰ মা আছিলে প্ৰয়াত লিলি বৰুৱা। ইয়াতেই জন্ম আৰু শিলপুখুৰীতে ডাঙৰ দীঘল হৈছোঁ। কিন্তু তাৰ শিলপুখুৰীত ডাঙৰ দীঘল হ'লেও সৰুকালিতো মই দেউতা যিহেতু মোৰ তেজপুৰত কাম কৰিবলৈ গ'ল তেতিয়া মই তেজপুৰতে থাকিবলৈ ল'লোঁ। 1948 চনলৈকে মই তেজপুৰতে আছিলোঁ আৰু মই ল'ৰালি কালখিনি তাতে পাৰ কৰিছোঁ
0: তেজপুৰতে।
1: তেজপুৰতে
0: ল'ৰালি মানে কিমান বয়স?
1: মই একদম ক শ্ৰেণীৰ প্ৰায় পঢ়িছোঁ।

0: কলফিল্ডতে আছিলোঁ আমি।
1: কেতিয়ালৈকে আছিল?
0: 1948 চনত তাৰ পৰা আহিলোঁ আকৌ, ঘূৰি আহিলোঁ গুৱাহাটীলৈ আহিলোঁ।
1: তেতিয়া আপোনাৰ বয়স কিমান গুৱাহাটী ঘূৰি আহোঁতে?
0: মই তেতিয়া চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ আছিলোঁ, আৰু বাকী পঞ্চম শ্ৰেণীৰ পৰা মই কলেজ স্কুলত পঢ়িলোঁ। কলেজৰ পৰা আকৌ বিবৰ কলেজত নাম লগালোঁ।
1: সেই সৰুকালিৰ তেজপুৰৰ কিবা স্মৃতি আপোনাৰ মনত আছে নেকি?
0: তেজপুৰৰ স্মৃতি আছে, কিছু আছে।
1: হয়,
0: মোৰ দেউতা এজন ভাল নাট্যশিল্পী আছিলে, আৰু সেই সূত্ৰে মই সৰুকালতে আমাৰ নটসূৰ্য ভৱানী শৰ্মাদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক লগ পালোঁ। এনেকৈ স্বনামধন্য ব্যক্তিসকলক মই লগ পাবলৈ বা মই চালোঁ, মই তেওঁলোকক যে দেখা পালোঁ, এইটো মোৰ ডাঙৰ সৌভাগ্য। আৰু দেউতাই বাণী ষ্টেজতে বেছিভাগ থিয়েটাৰ চিয়েটাৰ কৰিছিলে। আৰু তেতিয়া 1947 না 1948 যেতিয়া চিৰাজ বুল ছবিখন মুক্তি লাভ কৰে, তেতিয়া পলফিলৰ এটা মূৰে আমাৰ ঘৰ, আনটো মূৰে ভূপেন দাহঁতৰ ঘৰ আছিলে। যেতিয়া মই চিৰাজখন চালোঁ, চিৰাজখন চাই আহি পেলাই যে ঘৰলৈ আহিলোঁ, কিন্তু ভূপেন দাক তেতিয়া মই ভূপেন দা বুলি নাজানো, যে চিৰাজত এটা চৰিত্ৰ আছিলে অনিল বুলি, সেই অনিলৰ চৰিত্ৰৰে মই মানে তেখেতক জানো। আৰু পিছলৈহে গম পাইছোঁ যে এখেতেই ডক্টৰ ভূপেন হাজৰিকা, আমাৰ শ্ৰদ্ধাৰ ভূপেন দা। সেইকাৰণে সেইটো মোৰ সদায় চিৰজীৱন মনত থাকিব। আৰু ভূপেন দাই এই ফাকুৱাত আহি আমাক ৰং দিছিলে, ফাকুৱাত ৰং হৈছিলে। সেই সূত্ৰে মানে মই তেজপুৰৰ কথাটো সদায় মনত থাকিব। মই এনেকুৱা দিন পাৰ কৰিছোঁ যিটো দিন মোৰ জীৱনৰ শ্ৰেষ্ঠতম দিন বুলি ক'ব পাৰি, এই দিনবোৰ। আৰু তাতে নিপেন ভূপেন্দাৰ ভায়েক, তেওঁৰ লগত মোৰ খুব ভাল আছিলে সম্বন্ধ, আৰু আমি দুই মানে খুব বল খেলিছিলোঁ, ফুটবল খেলিছিলোঁ সৰু,
1: দুয়ো একে বয়সৰ নেকি?
0: প্ৰায় একে বয়সৰ। এই তাতে বেলুন অফিচ বুলি এটা আছিলে, এই বেলুন অফিচৰ একাষৰে অকণমান খালী ঠাই আছিলে, তাতে আমি কাপোৰেৰে মেৰুৱা বল খেলিছিলোঁ, এই নিপেন আৰু মই। আৰু নিপেন সেইকাৰণে মোৰ অতি নলেগলে লগা বন্ধু বুলি এতিয়াও ক'ব পাৰি, যেতিয়াই যাওঁ নিপেনক লগ পাওঁ, তেজপুৰ গ'লে লগেই পাওঁ।
1: আৰু বেলেগ স্মৃতি?
0: আৰু মই তেতিয়া গান গোৱা বুলি নাজানো, মই তেতিয়া দেউতাই যিহেতু নাট্যশিল্পী আছিল, ভাল নাট কৰিছিলে, এই পলফী স্কুলৰ বছৰেকীয়া উৎসৱত তেতিয়া মোক এই নাটকত ভাগ ল'বলৈ দিছিলে, তেতিয়া নাটকত ভাগ লৈছিলোঁ, কিন্তু গান গোৱাটো তেতিয়া তেনেকৈ নাছিলে।
1: কেনেকুৱা ভাও লৈছিল মনত আছে?
0: বব্ৰুহান বুলি এখন নাটক মানে মনস্থ হৈছিলে, আৰু আমাৰ হেড পণ্ডিত আছিলে মহন্ত বুলি, তেখেতে মোক এই বব্ৰুবাহানৰ হেৰিটো দিছিলে। তেতিয়া মই ঠিক নাটকেই কৰিম যেন লাগিছিলে, আৰু দেউতাই মানে যিহেতু নাটকত বেছি মানে ঘূৰাপ আছিলে, তেনেকেই গ'ল সেইখিনি। কিন্তু মই তথাপিও ঘৰত গুণগুণাই থাকোঁ, আৰু মোৰ ঘৰত গুণগুণোৱা কথা হ'ল, মোৰ খুৰা এজন আছিলে, তেওঁ খুব ভাল গীত গাইছিলে, আৰু বিশেষকৈ তেওঁ বঙলা গীত গাইছিলে। সেই বঙলা গীতবোৰ শুনি শুনি গাবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়া দেউতাই গম পালে যে দেখোন ভাল গানো গায়, তেতিয়া ঘৰলৈ যোন আহে, আলহী আহিলে তেতিয়া গান গাবলৈ দিয়ে, আৰু গান যদি নেগাওঁ তাতে আলহীৰ মানে সন্মুখতে মানে বেটেৰে কোবাই দিছিলে। এইবোৰ মানে সঁচাকৈ মানে ভাল লাগে শুনি পেলাই, যে দেউতাই মানে ইমান এটা সাংগীতিক পৰিৱেশ আছিলে। আৰু তেনেকৈ আৰু মই প্ৰথম কিন্তু বঙলা গীতেই গাইছিলোঁ, এই দাদাৰ পৰা শুনি, খুৰাৰ পৰা শুনিয়ে গাইছিলোঁ।
1: সংগীত শিকিছিল নে আপুনি?
0: মই ক'তো সাংগীতিক শিক্ষা লাভ কৰিব নহ'ল, মোক শিকা নহ'লেই মানে।
1: তেজপুৰৰ পৰা যেতিয়া গুৱাহাটীলৈ আহিলে, তাৰপিছত পৰিৱৰ্তনটো কেনেকৈ হ'ল?
0: তেজপুৰৰ পৰা গুৱাহাটীলৈ অহাৰ পাছত তেতিয়া মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ, আৰু কলেজ স্কুলত নাম লগালোঁহি। কলেজ স্কুলতেই নানা অনুষ্ঠান হয়, তেতিয়াই কোনোবাই ক'লে যে গান গাই বুলি, অঁ তেতিয়াই নহয়, তেতিয়া মই অকণি মেলাতো গান গাইছিলোঁ
1: ৰেডিঅ'ত।
0: সেই সূত্ৰে বাকীবিলাকে জানিলে
1: যে অভিনয়টো বাদ দিলে,
0: অভিনয় তেতিয়া বাদ দিলোঁ, সেইখিনি মোৰ শেষ, এই বব্ৰুহানখনে শেষ আৰু, তেজপুৰতেই শেষ হ'ল। তাৰপিছত আৰু মই ড্ৰামা চামা কৰা নাই। গুৱাহাটীলৈ আহি কলেজ স্কুলত নাম লগোৱাৰ তেওঁ তেতিয়াই মানে যে আপোনাৰ টুৰ্ণামেণ্টবিলাক হয় তেতিয়া মই অংশগ্ৰহণ কৰোঁ গানৰ, বিশেষকৈ সংগীতত। ৰমেন বৰুৱা আছিল তেতিয়া, ৰমেন বৰুৱা আছিলে, দিলীপ বৰা বুলি এগৰাকী, তেওঁ প্ৰয়াত এতিয়া ঢুকালে, তেনেকৈ কেইবাগৰাকী, অনিল গোস্বামী আছিলে নিজৰ পুখুৰী পাৰত থকা, তেওঁলোকে গান গাইছিলে, আৰু মই তেতিয়াই গানবিলাক গাইছিলোঁ আৰু অংশগ্ৰহণ কৰিছিলোঁ, বিশেষ ভালেবিলাক টুৰ্ণামেণ্টত গুৱাহাটীত যেতিয়া অনুষ্ঠান হয় আন্তঃ স্কুল টুৰ্ণামেণ্টবিলাকত, তেতিয়া গীত পৰিৱেশন কৰিছিলোঁ।
1: কি ধৰণৰ গীত গাইছিলে
0: তেতিয়া? যিকোনো গীত।

0: তে গাইছিল মানে, তেতিয়া অৱশ্যে মোৰ মনত নাই, কিন্তু মই তেতিয়া
1: গানটো কোনোবাই লিখিব লাগিব, কাৰ গান আনিছিল বা
0: তেওঁলোকে
1: কেনেকে সংগ্ৰহ কৰিছিল
0: অৱশ্যে সেইবোৰ মনত নাই। কিন্তু এটা কথা, যেতিয়া মই অকণি মেলাত,
1: অকণি মেলাৰ অভিজ্ঞতা কওকচোন।
0: অকণি মেলাত তেতিয়া খুব এটা অলপ ৰিণিকি ৰিণিকি মনত পৰে, তেতিয়া আমাৰ উজান বজাৰত আছিলে, তেতিয়া গানবোৰ শিকাই দিয়ে যিসকল আমাৰ ৰেডিঅ'ত যিসকল আছিলে, আকাশবাণীত যিবিলাক সংগীত শিল্পী আছিলে, তেখেতসকলে গানবিলাক শিকাই দিছিলে। বিশেষকৈ বেছিভাগ আমি অকলে গোৱা নাছিলোঁ, এনেই সমবেত হিচাপেহে গাইছিলোঁ। তেতিয়া ৰাণাও জয়ন্ত হাজৰিকাও অকণি মেলাত গাইছিলে।
1: সমবেত বুলি যে আপুনি ক'লে, সেই তাত আপোনাৰ লগত আৰু কোন কোন আছিল, মনত পৰেনে কাৰোবাৰ কথা?
0: ঠিক তেনেকৈ এতিয়া মনত পৰা নাই। দিলীপ দত্তৰ, আমাৰ যিজন আছে দিলীপ দত্ত,
1: হয়,
0: তেওঁৰ ভনীয়েকে গাইছিলে, গীতা দত্ত বুলি তেওঁ গাইছিলে, আৰু বাণী দাস বুলি এজন আছিলে তেওঁ গাইছিলে, আৰু ৰাণায়ো গাইছিলে, জয়ন্ত হাজৰিকাও গাইছিলে। খুব এটা অলপ মানে খুব এটা বহলাই ক'ব নোৱাৰিম।
1: তাৰপিছত চেমনীয়া চৰাই,
0: চেমনীয়া চৰাইলৈ
1: তাৰ কিবা স্মৃতি,
0: চেমনীয়া চৰাইলৈ যেতিয়া প্ৰথম গীতটো গাওঁ, সেইখিনি সময়ত সুৰাকাৰ হিচাপে ঠিক তেনেকৈ মোৰ বৰ বিশেষ মনত নাই, কিন্তু তেতিয়া পুৰুষদা আছিলে, প্ৰয়াত পুৰুষদা, তেখেতে ক'লে যে এনেকৈ তুমি এটা গান গাবা, গানটো তোমাক মই অমুকে সুৰ কৰি দিবলৈ, কোনে সুৰ কৰি দিব? তেতিয়া আমাৰ শ্ৰদ্ধাৰ এই আকাশবাণীৰ কেন্দ্ৰৰে এগৰাকী শিল্পী প্ৰমোদ চক্ৰৱৰ্তী, তেখেত
1: আছিলে,
0: তবলা বজাইছিলে। কিন্তু প্ৰমোদ চক্ৰৱৰ্তীয়ে সুৰ কৰা কথাটো ক'লে মানুহে আচৰিত ভাবে,
1: হয়,
0: তবলাৰ মানুহ ইমান ইমান এজন সুবিখ্যাত তবলা বাদক। তেতিয়া প্ৰমোদ দাক ক'লে যে তুমি কুলৰ গান এটা কৰি দিব লাগে। তেতিয়া প্ৰমোদ দাই শ্যামানন্দ বৈশ্যসাদৰ এক কিতাপৰ এখন, তেতিয়া কিতাপ মানে বহি আছিলে, তাৰ পৰা গানবোৰ বাছি ল'ব লাগিছিলে। তেতিয়া তাৰ পৰা এটা গান বাছি আনি পেলাই তেখেতে সুৰ কৰি মোক গাবলৈ দিলে। সেইটোৱে মোৰ প্ৰথম গীত, আকাশবাণীৰ প্ৰথম গীত।
1: গানটো
0: অলপ অলপ মনত আছে, মেঘৰ দেশৰ শুকুলা ডাৱৰ যা।

0: এইটোৱে আছিল প্ৰথম গীত,
1: এইটো আপোনাৰ ধুনীয়াকৈ মনত আছে,
0: আছে এইখিনিলৈকে মনত আছে।
1: তাৰপিছত
0: তাৰপিছত মই বহুদিন চেমনেশ্বৰত তেনেকৈ বহুদিন গান গালোঁ।
1: চেমনেশ্বৰত আপুনি কিমানমান বছৰ গান গালে?
0: চেমনেশ্বৰ মই ভালে কেইবছৰ গাইছোঁ।
1: তেতিয়া বেকিল স্কুলতো গাইছিলে?
0: স্কুলতো গাইছোঁ, স্কুলৰ পৰাও গাইছোঁ, এনেও গাইছোঁ। আৰু তেতিয়া আমাৰ ফিজ আছিলে মাত্ৰ 5 টকা
1: ৰেডিঅ'ত,
0: ৰেডিঅ'ত আৰু 5 টকা মানে আমাৰ মাহটোত হয়তো 2টাও হয় কেতিয়াবা এটাও হয়, মানে আহিয়ে থাকে এই 5 টকাকৈ আহিয়ে থাকে। বহুতবাৰ গালোঁ।
1: তাৰপিছত কলেজ পালে?
0: তাৰপিছত মই কলেজলৈ আহিলোঁ।
1: তেতিয়া যুৱভাৰতী পালে চাগে?
0: তেতিয়া মই মেট্ৰিক পাছ কৰাৰ পাছত 1955ত 1955 চনত মই বি বৰুৱা কলেজত নাম লগালোঁ। আৰু বি বৰুৱা কলেজত নাম লগাই আহি তেতিয়াই কলেজৰ অনুষ্ঠানবিলাকত গাওঁ, আৰু তেতিয়াই নিজে কেতিয়াবা গান দুই এটা লিখোঁ, লিখি পেলাইও গাইছিলোঁ।
1: সেই সময়ত লেখা গান কি আছিল বাৰু আপোনাৰ?
0: মই লিখা তেতিয়াও এই খুব ৰক এণ্ড ৰ'লৰ প্ৰচলন আছিলে এই সেইখিনি সময়ত। বহুত কেইজন শিল্পীকো লগ পাইছিলোঁ, তাৰক শৰ্মা, প্ৰয়াত তাৰক শৰ্মাদেৱক লগ পাইছিলোঁ, তেওঁ বহুতো গীত গাইছিলে আৰু বেছ জনপ্ৰিয়তা লাভ কৰিছিলে। আৰু সেইবোৰ গীত শুনি শুনি মই কেতিয়াবা নিজে গান এটা দুটা লিখি পেলাই গাইছিলোঁ, বিভিন্ন কলেজত বিভিন্ন অনুষ্ঠানত গাইছিলোঁ, আৰু মানুহে বেছ আদৰি লৈছিলে, মই ভাল পাইছিলে।
1: আৰু সুৰো আপুনি নিজে দিছিলে?
0: সুৰো মই, তেতিয়া মই সুৰবোৰ নিজে দিছিলোঁ।
1: এতিয়া সেই সময়ত আপুনি যে গান গাইছিলে, আপোনাৰ লগৰ আৰু কোন কোন আছিল? বাদ্যযন্ত্ৰ বজোৱা,
0: বাদ্যযন্ত্ৰ বজোৱা,
1: লগত একেলগে গান গোৱা,
0: তেতিয়া ঠিক বিশেষভাৱে তেনেকুৱা নাছিলে। কলেজত যোনে বজায়

0: তেওঁলোকে সংগত কৰিছিলে, কোনোবাই হাৰমনিয়ামটো লৈছিলে, গীটাৰৰ বৰ বিশেষ এটা প্ৰচলন নাছিলে, তবলাযোৰ আছিলে বা বংগ বুলি সেইটো আছিলে, সেইবোৰ মানে বাদ্যযন্ত্ৰৰে আৰম্ভ কৰিছিলোঁ।
1: আৰু আপোনাৰ সমসাময়িক কণ্ঠশিল্পী আৰু কোন আছিলে আপুনি কলেজত পঢ়াৰ সময়ত?
0: কলেজত পঢ়াৰ সময়ত মিহিৰ বৰদলৈ আছিলে, তেখেত আছিলে খুব ভাল, আৰু প্ৰয়াত শংকৰ দাস বুলি এজন আছিলে, খুব ভাল গাইছিলে, আৰু এনেকৈ পাইছিলোঁ বহুত কেইজন।
1: তেখেতসকলৰ লগত আপোনাৰ সম্বন্ধ কেনেকুৱা আছিলে?
0: খুবেই ভাল আছিলে, খুবেই ভাল আছিলে। আৰু বিশেষকৈ কলেজৰ যেতিয়া ইণ্টাৰ কলেজ টুৰ্ণামেণ্ট হয় বিভিন্ন ঠাইত, শিৱসাগৰ, যোৰহাট, যলৈকে নহওক, আমি সকলোৱে এটা টীম লৈ গৈছিলে, তেতিয়া তেনেকৈ গৈছিলে আৰু খুব ভাল। আমাৰ আৰু বিবৰুৱা কলেজৰ এটা বিশেষ নাম আছিলে, আৰু প্ৰায়বিলাক সংগীত শিল্পী কিন্তু বিবৰুৱা কলেজতে, ৰমেন বৰুৱা আছিলে, ৰমেন বৰুৱা আছিলে, ৰমেন বৰুৱা আহে কটনৰ পৰা, বুলু বৰদলৈ আহে শ্বিলঙত আহে, তাৰপিছতে এনেকৈ ডিব্ৰুগড়ৰ পৰা আহে, মানে এটা বেলেগ পৰিৱেশ আৰু।
1: সেই সময়তে আপুনি যি গান লিখিছিল এটি দুটি তৰা লিখি,
0: এটি দুটি তৰা লিখা তেনেকৈ সেইটো সেইখিনি সময়তে লিখিছিলোঁ,
1: সেইটোৰ কথা কওকচোন।
0: তেতিয়া যিহেতু মানে সেইখিনি সময়ত ডেকা ল'ৰা, কলেজীয়া ল'ৰা, আৰু নতুন এটা পৰিৱেশ পাইছিলোঁ, তেতিয়া এই এনেকুৱা ধৰণৰ গানবিলাক ভাল পাইছিলোঁ, পাই পেলাই লিখি দিছিলোঁ।
1: এনেকুৱা ধৰণ মানে
0: ধৰক এতিয়া অলপমান বেছ জমা গান আৰু, মানে অলপ স্পীডি গান কিছুমান মানুহে ভাল পাইছিলে, কিন্তু সেইটা মই কিশোৰ কুমাৰৰ গানবিলাক শুনিছিলোঁ, কিশোৰ কুমাৰৰ গান শুনি খুব ভাল লাগিলে, আৰু লগতে এই ৰক এণ্ড ৰোল তেতিয়া খুব প্ৰচলন আছিলে, এলভিছ প্ৰেছলিৰ নাম শুনিছিলোঁ, তেওঁ যেনেকৈ গাইছিলে এটা জোচ থকা গান, মানে বেছ স্পীডি গান, ৰংচঙীয়া গান, মানে ভাল লাগে, উৎফুল্লিত গান, সেইবোৰ গান শুনি শুনি গাবলৈ চেষ্টা কৰিছিলোঁ। ঠিক সেই পৰিৱেশতে এনেকুৱা গানবোৰ লিখি পেলাই গাইছিলোঁ। 1955তে এই কলেজত সোমোৱাৰ লগে লগে এই গীতটি লিখিছিলোঁ, এটি দুটি তৰা লিখি।
1: এফাকিমান গাই দিব নেকি?

0: এই গানটো আপুনি ৰেডিঅ'ত গোৱা নাই?
1: মই নাই, ৰেডিঅ'ত গোৱা নাই।
0: পিছত আপুনি এই গানটি নতুনকৈ বাণীবদ্ধ
1: নতুনকৈ বাণীবদ্ধ কৰিছোঁ।
0: সেই গানটো এবাৰ শুনি লওঁ।

0: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত কুলবৰুৱাৰ লগত হোৱা কথোপকথনৰ প্ৰথম খণ্ডটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল দত্তৰ। এইলানি অনুষ্ঠানৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে।
1: ঠিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
4: বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
3: হৈ গল বাজেট? অঁ, 5000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
4: নলওঁ।
3: যোৱা মাহত হেতু লৈছিলোঁ। আৰু এযোৰ? নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বচোৱা ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
5: RBI কয়
3: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
8: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
9: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। বিকশিত অসমৰ ভেটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ইনফ্ৰাভিজনৰ অংশ হিচাপে অহা 5 বছৰত অসমত বিভিন্ন গুৰুত্বপূৰ্ণ আত্মগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত স্বচ্ছ শক্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰা ৰাক্ষসিনি পাহাৰত 30 মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্পৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি চন্দ্ৰপুৰ, সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,074 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হয়। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক

0: আনুষ্ঠানিক ভাবে প্রদান করা হব। কর্কট রোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকা ব্যয়সাপেক্ষে এটা প্ৰটন বিম থেৰাপী কেন্দ্ৰ স্থাপনতো কেবিনেটে অনুমোদন জনায়। দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে চিহ্নিত হ'ব। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰ মাহত 2000 টকাকৈ মুকলাই দিয়াৰ সিদ্ধান্তও কেবিনেটত গ্ৰহণ কৰা হয়।
1: শিৱসাগৰ আৰু চৰাইদেউ জিলাত আমি অৰুণোদয় 2000 টকা কৰি দিম। দুখন জিলাত, বানপীড়িত জিলাত, আমি অৰুণোদয় আঁচনি আমি 2000 টকাকৈ দিম আৰু ৰাজ্যৰ বাকী আই মাতৃসকলক আমি 1200 টকাকৈ দিম। চ' বাকী আই মাতৃ
0: মন্ত্ৰীসভাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি 105 টকাৰ যৌথ মূল্যৰে বিতৰণ অব্যাহত ৰখাটো অনুমোদন জনাইছে। ইয়াৰ ফলত 70 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। নেপালত যোৱা বুধবাৰে অহা আকস্মিক বানৰ পাছত ত্ৰিশুলী 3A-কে ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আৱদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। ভাৰত আৰু চীনৰ বিশেষজ্ঞকে ধৰি উদ্ধাৰকাৰী দলে এই লোকসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সুৰংগৰ ভিতৰৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই। এতিয়ালৈকে সন্ধানহীন হৈ থকা 2500 লোকৰ ভিতৰত কেইবাশ লোক এই জলবিদ্যুৎ প্ৰকল্পসমূহৰ কৰ্মী আছিল বুলি সন্দেহ কৰা হৈছে। দেশখনৰ দুৰ্যোগত কমেও 794 জন লোকৰ মৃত্যু হৈছে আৰু 2500ৰো অধিক লোক সন্ধানহীন হৈ আছে। মাতৃভাষাৰ ৰক্ষাৰ মাধ্যমেৰেহে নিজৰ পৰিচয় ৰক্ষা কৰিব পাৰি বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি প্ৰকাশ কৰে। অসম জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত কালি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত মাতৃভাষা সন্দৰ্ভত আয়োজিত এখন বিশেষ সভাত তেওঁ এই কথা প্ৰকাশ কৰে। জনজাতীয় বিশ্বাস, অনুশীলন, পৰম্পৰা আৰু সংস্কৃতি শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে জনজাতীয় সম্প্ৰদায়ৰ জীৱন দৰ্শনকে ধৰি সাংস্কৃতিক চেতনাৰ বিভিন্ন দিশ সন্দৰ্ভতো মত প্ৰকাশ কৰে। অসম গণ পৰিষদৰ গুৱাহাটী আম্বাৰীস্থিত মুখ্য কাৰ্যালয়ত কালি অগ্ৰসভাপতি অতুল বৰাৰ অধ্যক্ষতাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ এখন বৈঠক অনুষ্ঠিত হয়। অগ্ৰপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থকা এই সভাত সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন, পৌৰ নিগম, পৌৰসভা আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকে ধৰি দলৰ সাংগঠনিক দিশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। শ্ৰীবৰাই অনাগত দিনত দলীয় কাৰ্যকলাপ অধিক শক্তিশালী দিশত কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়ায়। টিংখাং সমজিলাৰ প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত অহা 7 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সূতাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে স্থানীয় বিধায়ক তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই কালি টিংখাং সমজিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰববী, দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া তথা অঞ্চলটোৰ ৰাইজৰ সৈতে আলোচনাত মিলিত হয়। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰা সন্দৰ্ভত সকলোৰে দিহা পৰামৰ্শও লোৱা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ মালবিকা বৰাৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা গীতাহাতী কাকতিৰ, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

গীতাহাতী কাকতিৰ গীতৰ কথাৰে গীতিমালিকাত সেয়া আছিল মালবিকা বৰা, প্ৰযোজনা আছিল ৰাজেশ্বৰ বৰদলৈৰ। অনুষ্ঠানত এইবাৰ শুনক চাৰুগোহাঁইৰ কণ্ঠৰে এটি গীত, গীতৰ কথা হেমেন হাজৰিকাৰ।

0: গীতিমালিকাত সেয়া আছিল চাৰু গোহাঁই, গীতৰ কথা আছিল হেমেন হাজৰিকাৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক।

0: কল করক টোল ফ্রি নাম্বার 1800420223 নম্বৰত।
1: পুনৰ উভতি আহিছো গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনক কৃষ্ণা লহকৰে গোৱা এটি গীত, গীতৰ কথা তোফজ্জুল আলীৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

তফজুল আলীৰ গীতৰ কথাৰে সেয়া আছিল কৃষ্ণা লহকৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী জয়প্ৰকাশ মেধি, গীতৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা উপেন দাসৰ।

জয়প্ৰকাশ মেধিয়ে গোৱা গীতটি শুনিলে। গীতৰ কথা আছিল গুণমণি বৰাৰ, প্ৰযোজনা আছিল উপেন দাসৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক শান্তা উজিৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা বংকিম শৰ্মাৰ, প্ৰযোজনা ছবিন মেধিৰ।

0: কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।
3: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
3: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেডিঅ' শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত অহা 5 বছৰত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ বাবে 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, অহা 2 আৰু 3 ছেপ্টেম্বৰত দেৰগাঁৱত হ'বলগীয়া আৰক্ষী অধীক্ষকৰ সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, নেপালৰ বানৰ পাছত জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ, অসমৰ 8 লোকৰ নিৰাপদে দেশলৈ প্ৰত্যাৱৰ্তন, সোণাপুৰৰ ক্ষেত্ৰীত কালি সংঘটিত পথ দুৰ্ঘটনাত 6 লোকৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, আৰু ডুবাইত যোৱা নিশা অনুষ্ঠিত T20 এছিয়া কাপ মহিলা ক্ৰিকেটত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 94 ৰাণৰ জয়লাভ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। বিকশিত অসমৰ ভেটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ইনফ্ৰাভিজনৰ অংশ হিচাপে অহা 5 বছৰত অসমত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই বৈঠকত স্বচ্ছ শক্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত 30 মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্পৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি চন্দ্ৰপুৰ, সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,074 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হৈছে। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। অহা 1 ছেপ্টেম্বৰত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4 জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা লোকসকলক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। তদুপৰি জীৱন প্ৰেৰণা আঁচনিৰ উপৰি CM ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো 1 ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে

0: বৈঠকৰ পাছত প্ৰকাশ কৰে।
1: অহা 1 ছেপ্টেম্বৰত আমি শিৱসাগৰ জিলাৰ, চৰাইদেউ জিলাৰ বা আন যোৰহাট, গোলাঘাট জিলাৰ অৱশিষ্ট যি বানপীড়িত পৰিয়ালক 15,000 টকাকৈ দিব লাগে তাক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে 1 ছেপ্টেম্বৰত। 1 ছেপ্টেম্বৰৰ দিনা জীৱন প্ৰেৰণা যিটো আমি আঁচনি চলাই আছিলোঁ তাৰ পুঁজি বাজেটৰ অসুবিধাৰ কাৰণে যোৱা 2 মাহ যোৱা নাছিলে। 1 ছেপ্টেম্বৰৰ পৰা তাক পুনৰ আৰম্ভণি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। আৰু CM ফ্লাইট বুলি আমি যিটো আঁচনি কৰিছিলোঁ তাৰ যিটো সংশোধিত গাইডলাইন, সেই সংশোধিত গাইডলাইন অনুযায়ী প্ৰথম কিস্তিৰ ধনো আমি 1 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ।
0: বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিয়াৰ সিদ্ধান্ত লোৱা হয়। 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকা

0: মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো।
1: বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিয়াৰ সিদ্ধান্ত লোৱা হয়। 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰটন বীম থেৰাপী কেন্দ্ৰ স্থাপনত কেবিনেটে অনুমোদন জনাইছে। দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে চিহ্নিত হ'ব। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰত 2000 টকাকৈ ধন মোকলাই দিয়াৰ সিদ্ধান্তও কেবিনেটত গ্ৰহণ কৰা হয়।
0: এইবাৰ আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাত আমি অৰুণোদয় 2000 টকা কৰি দিম। দুখন জিলাত, বানপীড়িত জিলাত, আমি অৰুণোদয় আঁচনি আমি 2000 টকাকৈ দিম আৰু ৰাজ্যৰ বাকী আই মাতৃসকলক আমি 1200 টকাকৈ দিম। চ' বাকী আই মাতৃসকলে 1200 টকাকৈ পাব, কিন্তু শিৱসাগৰ আৰু চৰাইদেউৰ আই মাতৃসকলে 2000 টকা পাব। চ' এই পুঁজি 10 ছেপ্টেম্বৰত আমি মুকলি কৰি দিম।
1: মন্ত্ৰীসভাই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি 105 টকাৰ যৌথ মূল্যৰে বিতৰণ অব্যাহত ৰখাত অনুমোদন জনায়। ইয়াৰ ফলত 70 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। অহা 2 আৰু 3 ছেপ্টেম্বৰত দেৰগাঁৱত হ'বলগীয়া আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে মাদক দ্ৰব্য সম্পৰ্কীয় অভিযোগত 2021 চনৰ পৰা অসমত 26,500ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 3,253 কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে। ম্যানমাৰৰ পৰা মিজোৰাম আৰু মণিপুৰৰ মাজেৰে বিভিন্ন পথেৰে অসমলৈ অনা এই সামগ্ৰীসমূহ ৰাজ্যখনৰ পৰা দেশৰ বাকী অংশলৈ সৰবৰাহ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নতুনকৈ অৰুণাচলৰ চাংলাং জিলাৰ মাজেৰে অসমলৈ মাদক দ্ৰব্য সৰবৰাহ কৰিবলৈ এটা চক্ৰই চেষ্টা চলাইছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু সমৰ্থনত ম্যানমাৰৰ সৈতে উন্নত সমন্বয়, ৰাজ্যিক সীমান্তত কঠোৰ নিৰাপত্তা আৰু ক্ষীপ্ৰতাৰে চোৰাংচোৱাৰ তথ্য বিনিময়ৰ দ্বাৰা মাদক দ্ৰব্য সৰবৰাহ ৰোধ কৰাৰ চেষ্টা চলাই থকা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নেপালত যোৱা বুধবাৰে অহা আকস্মিক বানৰ পাছত ত্ৰিশুলী 3A ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। ভাৰত আৰু চীনৰ বিশেষজ্ঞকে ধৰি উদ্ধাৰকাৰী দলে এই লোকসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সুৰংগৰ ভিতৰৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই। এতিয়ালৈকে সন্ধানহীন হৈ থকা 2,500 লোকৰ ভিতৰত কেইবাশ লোক এই জলবিদ্যুৎ প্ৰকল্পসমূহৰ কৰ্মী আছিল বুলি সন্দেহ কৰা হৈছে। দেশখনৰ এই দুৰ্যোগত কমেও 794 জন লোকৰ মৃত্যু হৈছে আৰু 2,500ৰো অধিক লোক সন্ধানহীন হৈ আছে। তিব্বতত চৰকাৰী তথ্য অনুসৰি 16 জন লোকৰ মৃত্যু হোৱাৰ লগতে 546 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নেপালৰ বানত প্ৰভাৱিত 8খন জিলাৰ পৈৰা মৃতদেহসমূহ উদ্ধাৰ কৰি আছে। ত্ৰিশুলী নৈত কালি নতুনকৈ অহা বানে মধ্য নেপালৰ এখন উলমা দলং উটুৱাই লৈ যায়। ইপিনে নেপালৰ বিধ্বংসী বানত আবদ্ধ ৰাজ্যৰ 8জন লোক কালি নিৰাপদে দেশলৈ উভতি আহে। কাঠমাণ্ডুৰ পৰা বিমানেৰে এই লোককেইজনক শিলিগুৰি সীমান্তলৈ অনা হয় আৰু পাছত ধুবুৰী আৰক্ষীয়ে শিলিগুৰিৰ পৰা অসমলৈ আনে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত ৰাজ্য চৰকাৰৰ অজ্ঞাতে নেপালত অসমৰ আৰু অধিক লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা ব্যক্ত কৰে। সোণাপুৰৰ ক্ষেত্ৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 6জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাহনে ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুওৱাৰ পাছতে বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। পথৰ মাজত থকা দ গাঁতৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলি কালি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে ক্ষেত্ৰীয় আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ 2জন লোকক সোধাপোছাৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আহত 6জন লোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আয়োজিত অসম শিশু ভাওনা সমাৰোহ 2027ৰ পৰিপ্ৰেক্ষিতত কালি ভাওনা দল আৰু উদযাপন সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ভোগপুৰ সত্ৰ অতিথিশালাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত উদযাপন সমিতি আৰু মধ্য মাজুলী শিল্পী সমাজৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰেৰণ কৰা ভাওনা পাণ্ডুলিপিসমূহৰ ভিতৰত শিশু ভাওনা সমাৰোহৰ বাবে 22খন ভাওনা বাছনি কৰা হৈছে। অহা বছৰৰ 23 জানুৱাৰীত 11দিনীয়া কাৰ্যসূচীৰে এই ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব বুলি সাংস্কৃতিক সমিতিৰ সভাপতি দীপক বৰুৱাই আমাৰ সংবাদদাতাৰ আগত জনাইছে।
2: 2025 বছৰত আমি প্ৰথম বছৰৰ বাবে অসম ভিত্তিত মাজুলীত শিশু ভাওনা

0: সমাৰোহ অনুষ্ঠিত কৰিলোঁ। এই শিশু ভাওনা সমাৰোহৰ সফল সমাপ্তিৰ পিছত আমি দুটা বৰ্ষৰ পিছত 2027-23 জানুৱাৰীৰ পৰা 11-দিনীয়া কাৰ্যসূচীৰে অসম শিশু ভাওনা সমাৰোহ দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰিছোঁ। এই দ্বিতীয় বৰ্ষৰ বাবে আমাৰ সৰ্বমুঠ অসমৰ পৰা 37 ভাগ নাটক আহিছিলে। এই 37 ভাগ নাটকৰ আমি স্ক্ৰুটিনি কমিটি বহি ঠিক ঠাক কৰি আমি তাৰে 22 ভাগ 11 দিনৰ বাবে নিৰ্বাচন কৰিলোঁ আৰু আজি সেই 22টি দলৰ পৰিচালক আৰু শিল্পীসকলক আনি পৰ্যায়ক্ৰমে তেওঁলোকৰ লগত চুক্তিত স্বাক্ষৰ কৰিছোঁ। কোনদিনা কাৰ ভাওনা হ'ব সেই দিনবিলাক আমি তেওঁলোকক আজি দি দিয়া হৈছে আৰু আনুষ্ঠানিকভাৱে অসম শিশু ভাওনা সমাৰোহ 2027ৰ আজিৰ পৰা আৰম্ভ হ'ল বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ।
1: অসম সাহিত্য সভাৰ উদ্যোগত স্বজাতীয় মৈত্ৰীবন্ধন উপসমিতি, তিনিচুকীয়া জিলা সাহিত্য সভা তথা লিডু সাহিত্য সভাৰ সহযোগত লিডু ৰেলৱে ৰংগমঞ্চত দুদিনীয়াকৈ অনুষ্ঠিত অসম জনগোষ্ঠীয় সমন্বয় সন্মিলনৰ কালি সামৰণি পৰে। এই সন্মিলনৰ অন্তিম দিনাৰ মুকলি অধিৱেশনত ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা আৰু জাতীয় সংগঠনৰ প্ৰতিনিধি সমবেত হৈ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ বড়ো সাহিত্য সভাৰ সভাপতি গোপীনাথ বৰগৈয়াৰীয়ে সাহিত্য সভাৰ এই পদক্ষেপক প্ৰশংসা কৰে। কালিৰ কাৰ্যসূচীৰ অংশ হিচাপে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগতে 1000 গৰাকী শিশু আৰু কিশোৰে সমবেতভাৱে মায়াবিনী গীতটো পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। দিনৰ 11 বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া 12 বজাত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত মূল সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত দেউৰী সাহিত্য সভাৰ সভাপতি বগাৰাম দেউৰী, কাৰ্বি সাহিত্য সভাৰ সভাপতি খৰচিং ইংটি, চৰচাপৰি সাহিত্য সভাৰ সভাপতি ডঃ হাফিজ আহমেদকে ধৰি কেইবাখনো জনগোষ্ঠীয় সাহিত্য সভা আৰু সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী আজিৰে পৰা সলনি কৰিছে। এই অনুসৰি আজি জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে পুৱা 7:30 বজাৰ পৰা দিনৰ 11:30 বজালৈ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে পুৱা 7:30 বজাৰ পৰা দিনৰ 12 বজালৈ পাঠদানৰ ব্যৱস্থা কৰা হৈছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে পুৱা 7:30 বজাৰ পৰা দিনৰ 12:30 বজালৈ পাঠদানৰ দিহা কৰা হৈছে। ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নিৰ্দেশ অনুসৰি এই নতুন সময়সূচী লোৱা হৈছে। অসম গণ পৰিষদ দলৰ গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত কালি অগপৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ এখন বৈঠক অনুষ্ঠিত হয়। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থকা এই সভাত সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন, পৌৰ নিগম, পৌৰসভা আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকে ধৰি দলৰ সাংগঠনিক দিশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। শ্ৰীবৰাই অনাগত দিনত দলীয় কাৰ্যকলাপ অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়ায়। মাতৃভাষা ৰক্ষাৰ মাধ্যমেৰেহে নিজৰ পৰিচয় ৰক্ষা কৰিব পাৰি বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি মন্তব্য কৰে। অসম জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত কালি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত মাতৃভাষা সন্দৰ্ভত আয়োজিত এখন বিশেষ সভাত তেওঁ এই মন্তব্য কৰে। জনজাতীয় বিশ্বাস, অনুশীলন, পৰম্পৰা আৰু সংস্কৃতি শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে জনজাতীয় সম্প্ৰদায়ৰ জীৱন দৰ্শনকে ধৰি সাংস্কৃতিক চেতনাৰ বিভিন্ন দিশ সন্দৰ্ভত মত প্ৰকাশ কৰে। তেওঁ কয় যে যুগ যুগ ধৰি চলি অহা বিশ্বাস, মূল্যবোধ, অনুশীলন, পৰম্পৰা আৰু সাংস্কৃতিক চেতনাৰ মাজত এখন ৰাষ্ট্ৰৰ পৰিচয় প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়। ডুবাইত যোৱা নিশা অনুষ্ঠিত টি20 এছিয়া কাপ মহিলা ক্ৰিকেটত ভাৰতে থাইলেণ্ডক 94 ৰাণত পৰাস্ত কৰি অভিযান আৰম্ভ কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 159 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শেফালী বাৰ্মাই 64 ৰাণ কৰে। প্ৰত্যুত্তৰত থাইলেণ্ডে 15 অভাৰ 3টা বলতে আটাইকেইটা উইকেট হেৰুৱাই কেৱল 65 ৰানহে কৰিবলৈ সমৰ্থ হয়। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ এখন খেলত বাংলাদেশ ইণ্ডোনেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উজবেকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান। ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত, পথ দুৰ্ঘটনা, ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাকে ধৰি কেইবাটাও খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি উজবেকিস্তানে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান আলি দাৰাজলি দোস্তলিকেৰে সন্মানিত কৰাৰ বাতৰিটো আজি প্ৰায় সকলো বাতৰি কাকতেই প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমৰ প্ৰতিদিন কাকতত বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী মোদীক উজবেকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান। নিয়মীয়া বাৰ্তা কাকতেও বাতৰিটো প্ৰধানমন্ত্ৰীক তাস্কণ্ডৰ সৰ্বোচ্চ সন্মান প্ৰদান ইউৰেনিয়াম আমদানি চুক্তি স্বাক্ষৰ শীৰ্ষকেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আলোকচিত্ৰসহ বাতৰিটোৰ লগতে দুয়ো ৰাষ্ট্ৰৰ মাজত সম্পন্ন হোৱা চুক্তিৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিছে। ৰাজ্যিক কেবিনেটত কালি গ্ৰহণ কৰা সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলযোগে সদৰি কৰে। ইয়াৰে ভিন্ন সিদ্ধান্তত আলোকপাত কৰি আজি

0: বাতৰি কাকতসমূহে বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কেবিনেটৰ ৰাজ সাহায্যযুক্ত চেনি আৰু মচুৰ দাইল নিৰ্ধাৰিত মূল্যত যোগান তথা অৰুণোদয়ৰ ধন বিতৰণৰ সিদ্ধান্তক আৰু দৈনিক অসম কাকতে বিভিন্ন প্ৰকল্পৰ বাবে 50,000 কোটি টকাত অনুমোদন জনোৱাৰ কেবিনেটৰ সিদ্ধান্তক বিশেষ গুৰুত্ব দিছে। দ্য চেণ্টিয়েল কাকতেও কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ কৰিছে। গুৱাহাটী পাৰ্শ্বৱৰ্তী ডিমৰীয়াৰ নিকটৱৰ্তী নলগেডেৰাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 6 জন লোকৰ প্ৰাণহানি আৰু আন কেইবাজনো লোক আহত হোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত সংশ্লিষ্ট জিলা প্ৰশাসনে বান সন্দৰ্ভত পুনৰ হাই এলাৰ্ট জাৰি কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
1: বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যত অহা 5 বছৰত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ বাবে 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। অহা 2 আৰু 3 ছেপ্টেম্বৰত ডেৰগাঁৱত হ'বলগীয়া আৰক্ষী অধীক্ষকৰ সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। নেপালৰ বানৰ পাছত জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ। অসমৰ 8 জন লোকৰ নিৰাপদে দেশলৈ প্ৰত্যাৱৰ্তন। সোণাপুৰৰ ক্ষেত্ৰত কালি সংঘটিত পথ দুৰ্ঘটনাত 6 জন লোকৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত। আৰু ডুবাইত যোৱা নিশা অনুষ্ঠিত T20 এছিয়া কাপ মহিলা ক্ৰিকেটত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 94 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি লৈ আহিছোঁ নগাঁও জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া। নগাঁও সংসদীয় সমষ্টিৰ আগন্তুক উপ নিৰ্বাচনক কেন্দ্ৰ কৰি যোৱা 25 আগষ্টত নগাঁৱত মুখ্য নিৰ্বাচন বিষয়াৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত আগন্তুক উপ নিৰ্বাচনৰ প্ৰস্তুতি আৰু সামগ্ৰিক ব্যৱস্থাৱলীৰ সন্দৰ্ভত প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগত ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে আলোচনাত মিলিত হয়। এই সন্দৰ্ভত আমাক বিতংকৈ জনাইছে আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াই।
2: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ অৰ্থে যোৱা 25 আগষ্টত ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বিশেষ বৈঠকত অংশ লয়। বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ নিৰ্বাচনী প্ৰশাসন আৰু পৰিবহণ তথা সামগ্ৰী ব্যৱস্থাপনাৰ সামগ্ৰিক প্ৰস্তুতি সম্পৰ্কে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সবিশেষ অৱগত কৰে। উক্ত আলোচনাত জিলাখনৰ প্ৰতিগৰাকী সচেতন ভোটাৰ সুচল অহা যোৱা তথা নিৰ্বাচনী সুবিধা সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে এক স্বচ্ছ আৰু প্ৰশাসনিক সহায়ক পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত EVM ব্যৱস্থাপনা, সুৰক্ষা ব্যৱস্থা, ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ মৌলিক আন্তঃগাঁথনি প্ৰস্তুতকৰণ আৰু বিভিন্ন নিৰ্বাচনী কোষসমূহৰ চলি থকা গতিশীল কাৰ্যসূচী সামূহিকভাৱে পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰিও মুক্ত, পবিত্ৰ, অনিয়মহীন আৰু সংঘাতহীন এক আদৰ্শ নিৰ্বাচন প্ৰক্ৰিয়া সমাপন কৰাৰ স্বাৰ্থত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰত্যেকটো নীতি নিৰ্দেশনা তথা আচাৰ সংহিতা কোনো ব্যতিক্ৰম নোহোৱাকৈ অত্যন্ত কঠোৰভাৱে পালন কৰিবলৈ সকলো দায়িত্বপ্ৰাপ্ত বিষয়াক বিশদভাৱে নিৰ্দেশ দিয়ে। উক্ত বৈঠকখনত নগাঁও জ্যেষ্ঠ আৰক্ষী অধীক্ষক VV ৰাকেশ ৰেড্ডী, ৰহা সমজিলা আয়ুক্ত অংকিতা বৰা, অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী গগৈ, মৃদুল বড়ো, গোপাল শৰ্মা, দীপাংকৰ বৰ্মন, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰঞ্জিত তালুকদাৰ প্ৰমুখ্যে নিৰ্বাচন বিষয়া, সহকাৰী আয়ুক্তসকলৰ আৰু চক্ৰ বিষয়াসকল উপস্থিত থাকে।
1: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো ঘৰে ঘৰে লোকপিয়লৰ কাম কাজ পূৰ্ণগতিত চলি আছে। ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 61,830 পৰিয়ালে স্বগণনা প্ৰক্ৰিয়াত অংশ লয়। এই সন্দৰ্ভত আমাক জনাইছে আমাৰ সংবাদদাতাই।
2: ৰাজ্যৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো লোকপিয়লৰ ক্ষেত্ৰভিত্তিক কাম কাজ পূৰ্ণগতিত চলি আছে। যোৱা 16 আগষ্টৰ পৰা নগাঁও জিলাত এই কামত নিয়োজিত গণনাকাৰীসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ গণনা কৰি আছে। নগাঁও জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই গণনা কাৰ্যত 4,070 গণনাকাৰী আৰু 744 নিৰীক্ষক নিয়োজিত কৰা হৈছে। তেওঁলোকে বাৰিষাৰ জটিল বান পৰিস্থিতিৰ মাজতো ঘৰে ঘৰে গৈ গণনা কাৰ্য অব্যাহত ৰাখিছে।

0: ইতিমধ্যে জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোৱা 15 আগষ্টলৈকে 61,830টা পৰিয়ালে স্বগণনা কৰিছে। অৱশ্যে গণনাকাৰীসকলে স্বগণনা কৰা লোকসকলৰ ঘৰতো গৈ গণনা কাৰ্য নিশ্চিত কৰিছে। অৱশ্যে কিছুসংখ্যক লোকৰ ঘৰৰ সঠিক স্থান নিশ্চিত নোহোৱাৰ বাবে নতুনকৈ কৰিবলগীয়া হৈছে। ইফালে বহু পৰিয়ালত গণনাকাৰী যোৱাৰ সময়ত ঘৰত কোনো নথকাৰ বাবে গণনাকাৰী একেটা অঞ্চলতে কেইবাবাৰো যাবলগীয়া হৈছে। প্ৰতিটো ঘৰ আৰু পৰিয়ালক তেওঁলোকে ক্ৰমিক নম্বৰে চিহ্নিত কৰিছে। জিলায়ুক্ত দেৱাশিষ শৰ্মাই জিলাখনৰ প্ৰতিজন বাসিন্দাকে দেশৰ স্বাৰ্থত এই গণনা কাৰ্যত পূৰ্ণ সহযোগ আগবঢ়াবলৈ আৰু নিশ্চিন্ত মনে সম্পূৰ্ণ সঠিক তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। লোকপিয়লত দাখিল কৰা তথ্য আন কোনো চৰকাৰী নথিত ব্যৱহৃত নহয় বুলি তেওঁ স্পষ্ট কৰি দিছে।
1: প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত জনসাধাৰণৰ সজাগতা সৃষ্টিৰ বাবে নগাঁও জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে একেদিনাই নগাঁও জিলাৰ সকলো ৰাজহ চক্ৰত ভূমিকম্পৰ প্ৰস্তুতিমূলক ব্যাপক অনুশীলনৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত যোৱা 23 আগষ্টত জিলাখনৰ 7টা ৰাজহ চক্ৰ জুৰি ভূমিকম্পৰ প্ৰস্তুতিমূলক অনুশীলন সফলতাৰে অনুষ্ঠিত কৰা হয়। সংশ্লিষ্ট ৰাজহ চক্ৰসমূহৰ দুৰ্যোগ ব্যৱস্থাপনা দলৰ সৈতে সমন্বয় ৰাখি কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মুক্তিযোদ্ধা বীৰবল কালিন্দী আদৰ্শ বিদ্যালয়, ৰূপহী ৰাজহ চক্ৰৰ আদৰ্শ বিদ্যালয়, চামগুৰি ৰাজহ চক্ৰৰ আমলখী হাইস্কুল, ধিং ৰাজহ চক্ৰৰ মহখুটি এম ই স্কুল, নগাঁও সদৰ ৰাজহ চক্ৰৰ বিদ্যাৰ্থী জাতীয় বিদ্যালয়ত এই অনুশীলন চলোৱা হ'ব। এই মক ড্ৰিলত সংশ্লিষ্ট ৰাজহ চক্ৰসমূহৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়া, জিলা দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকল, সোণাৰীবাৰীৰ অগ্নি আৰু জৰুৰীকালীন সেৱাৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলো উপস্থিত থাকিব। আজিলৈ সময় হ'ল জিলাৰ ৰেৰূপৰ পৰা বিদায় লোৱাৰ। সোমবাৰে পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেৰূপ। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি নগাঁও জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
5: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
6: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
7: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছোঁ চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনক অভিমন্যু ছবিখনত অংগৰাগ মহন্ত, ভাস্বতী ভৰালী এইসকল শিল্পীৰ কণ্ঠৰ এই গীতটি।

অভিমন্যু ছবিখনত সেয়া আছিল অংগৰাগ মহন্ত আৰু ভাস্বতী বৰালী পাৰ্বতী। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ওম শান্তি ওম ছবিখনত শ্ৰেয়া ঘোষাল আৰু অভিজিতৰ কণ্ঠৰ এই গীতটি।

0: ওম শান্তি ওম ছবিখনত সেয়া আছিল শ্ৰেয়া ঘোষাল আৰু অভিজিৎ। চিত্ৰগীত অনুষ্ঠানত এইখিনিতে লৈছোঁ এটি বাণিজ্যিক বিৰতি।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420223 কল কৰক।

ঘৰৱালী বাহাৰৱালী ছবিখনৰ গীতটি শুনিলে। এইবাৰখনক হিয়াৰ দাপোনত তোমাৰে ছবি, এইখন ছবিত দিগন্ত ভাৰতী গোৱা গীতটি, গীতৰ কথা হেমন্ত দত্তৰ।

হিয়াৰ দাপোনত তোমাৰে ছবি, এই ছবিখনত দিগন্ত ভাৰতীৰ কণ্ঠৰ গীতটি শুনিলে চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জো বোলে সো নিহাল ছবিখনৰ এই গীতটি, শিল্পী সুখবিন্দৰ সিং।

0: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা।

0: আপুনি গুৱাহাটীৰ মহাবাহু, আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
3: মোৰ জ্যোতিষ তালুকদাৰ, চিৰিয়াখানা বাস্তুভিছত পাণ দোকান আছে, থাকো খানাপাৰাত।
2: আপুনি বৰ্তমান কি কৰি আছে?
3: পানী বিক্ৰী কৰি আছো, মোৰ কেঞ্চাৰ বেমাৰ হৈছে, সেইকাৰণে পানী বিক্ৰী কৰি আছো।
2: আপোনাৰ কেঞ্চাৰ হৈছে?
3: কেঞ্চাৰ হৈছে, সেইকাৰণে মই পানীৰ বেচা কৰিছোঁ, কেঞ্চাৰটো ভাল হোৱাৰ কাৰণে চিকিৎসা চলাই আছো।
2: কিমান ষ্টেজত আপুনি গম পাইছে?
3: মই ছেকেণ্ড ষ্টেজত গম পাইছোঁ।
2: আপোনাৰ চিকিৎসা ক'ত হৈ আছে?
3: মই ভাঙাঘৰ টাটাখানত হৈ আছে।
2: মই আপোনাৰ ঘৰৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ ঘৰত কোন কোন আছে?
3: ছোৱালী এটা আৰু মোৰ ফেমিলি আৰু মই, তিনিটা পৰিয়াল।
2: আপোনাৰ ছোৱালীয়ে কি কৰে? পঢ়ি আছে?
3: ক্লাছ নাইনত পঢ়ি আছে।
2: তেতিয়াহ'লে আপোনাৰ ঘৰখনৰ দায়িত্ব নিশ্চয়কৈ আপোনাৰ পৰিবাৰৰ ওচৰত আছে।
3: পৰিবাৰ মানে পৰিবাৰৰ ওচৰত মোৰ ওচৰতে আছে, পৰিবাৰে সমান নাজানে, মই পানী বেছি পহাল দি আছোঁ বেমাৰী আহিছে।
2: আপোনাৰ ক'ত কেঞ্চাৰ হৈছে? বেমাৰটো ক'ত
3: হৈছে?
1: কোৱা হয় কেঞ্চাৰ এনে এটা ৰোগ যিয়ে এজন ব্যক্তিক আক্ৰমণ নকৰে, সেই ব্যক্তিজনৰ গোটেই পৰিয়ালটোকেই জুৰুলা কৰি পেলায়। তাৰ মাজতো আপুনি ইমান সাহসেৰে জীৱন যুদ্ধত এইদৰে ওলাই আহিছে, সঁচাকৈ এটা ডাঙৰ কথা।
2: এই সময়ছোৱাত আপুনি কিদৰে এজন যোদ্ধাৰ দৰে লাগি আছে, সেই আমাৰ শ্ৰোতাসকলক কওকচোন অকণমান।
3: মই বেমাৰৰ যি হৈছে, মই কেঞ্চাৰ যি হৈছে, সেইটো মনত মই অনুভৱ অনা নাই, মই দুৰ্বলতা অনা নাই, সেইকাৰণে মই বেমাৰৰ লগত যুদ্ধ কৰি আছোঁ। তাৰমানে মই বেমাৰ এটা হৈছে, মই সেইটো উপলব্ধিও কৰা নাই, সেইকাৰণে মই বেমাৰৰ লগত যুদ্ধ কৰি আছোঁ, কেঞ্চাৰ বেমাৰৰ লগত যুদ্ধ কৰি আছোঁ।
2: মই এইখিনিতে আপোনাৰ অলপমান আৰ্থিক দিশটোৰ বিষয়ে জানিব বিচাৰিছোঁ, কাৰণ আপুনি যিহেতু এখন সাধাৰণ পান দোকান আৰু পানী বটল বেছি নিজৰ লগতে পৰিয়ালটোও চলাই আছে।
3: পৰিয়ালটো চলাই আছোঁ, পান দোকানখন দি ফেলে আৰু পানী বটল বেছি আছোঁ, ফেমিলিৰ দোকানত বহি ফেলে।
2: তো কেনেদৰে সকলোবোৰ মেনেজ কৰি আছে?
3: কেনেকৈ মানে কিবাকৈ চলি আছোঁ আৰু, এইটো এসাজ খাই এসাজ দোকানে থাকি পেলাই সেনেকৈ চলি আছোঁ আৰু। গোটাইখিনি ফিল আপ কৰিব পাৰে, খাব লগা বস্তুখিনি খাব পৰা নাই আৰু, সেনেহেন চলি আছোঁ আৰু।
2: আপোনাৰ আপোনাৰ পৰিয়ালৰ বাকী সদস্যই আপোনাক চাইনে, যি আপোনাৰ ভাই হওক বা মানে আপোনাৰ বাকী পৰিয়ালৰ?
3: চাই, কম পৰিমাণে চাই, নাচা নহয়, কম পৰিমাণে চাই আছে আৰু। ইহঁতেও দিয়ে দুই এক টকা, নাযাওঁ বুলি ক'ব নোৱাৰি আৰু।
2: আপোনাৰ এনে সপোন কি আছিলে?
3: সপোন বেলেগ নাই আৰু, কিবাকৈ চলি বুলি খাই থাকিব পৰাটোৱে সপোন আছিল আৰু, বেলেগ সপোন আৰু মই ভবা নাই আৰু।
2: একো নাই, আপুনি এইদৰে যুদ্ধ কৰি গৈ থাকক আৰু আমি আশা কৰোঁ আপুনি সোনকালে এই বিশেষকৈ কেঞ্চাৰৰ যিটো বেমাৰ সেইটোক পৰাজয় কৰি আপুনি যাতে জীৱনটো জয় কৰে আৰু সুন্দৰকৈ ছোৱালী আৰু পৰিয়ালৰ লগত জীৱনটো সুন্দৰকৈ জীয়াই থাকে, সেয়াই আমি কামনা কৰিছোঁ। আপুনি কি ক'ব? আপোনাৰ কথা যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকক আপুনি কি ক'ব?
3: যাতে চবে বুজি পায় এই বস্তু কিমান কষ্টকৰ বেমাৰ এটা হ'লে, সেইটোৱে মই।
2: ঠিক আছে, ধন্যবাদ। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰোঁ, গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
3: গানৰ জুবিন দাৰ গান শুনিব ভাল লাগে, বেলেগ গান শুনি ভাল নালাগে আৰু, তেখেতো আৰু অম্বৰে হৈ থাকিলে, গতিকে যিবিলাক গান গাই গৈছে চব আখৰে আখৰে মিলি যায় আছে আৰু জুবিন দাৰ গানবিলাক মানুহৰ মনৰ ভাৱৰ লগত।
2: ঠিক আছে, নিশ্চয়কৈ, ধন্যবাদ।

0: নমস্কাৰ, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাবচোন।
1: আমাৰ নাম শ্বাহ আলম শ্বেখ।
0: হয়, আপুনি কি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: ভাটাৰ ব্যস্ত, ঈদ ভাটা।
0: যিহেতু ইয়াতে আপোনাৰ চিৰিয়াখানাখন পুনৰ নিৰ্মাণ হৈ আছে, গতিকে ইয়াৰ লগত আপুনি ব্যস্ত জড়িত নেকি?
1: জড়িত নহয়, এনে চাব আহিছোঁ, বাৰী ধুবুৰী ডিষ্ট্ৰিক্ট।
0: আপুনি চিৰিয়াখানা চাবলৈ আহিছে, কি কি দেখা পালে চিৰিয়াখানা?
1: হাতী, হৰিণ, বাঘ, ভালুক সবেই দেখা পালোঁ, সাপ।
0: কাৰ লগত আহিছে আপুনি?
1: আমাৰ বন্ধুৰ লগত আহিছোঁ।
0: আপুনি চিৰিয়াখানা এইবাৰ প্ৰথম আহিছে নে আগতেও আহিছে?
1: আগতে আহিছিলোঁ।
0: কেনেকুৱা আগতে দেখা চিৰিয়াখানা আৰু এতিয়া দেখা চিৰিয়াখানাখন?
1: আগৰ পৰা এতিয়া ভাল হৈছে,
0: আৰু অনাগত দিনত আকৌ ভাল হ'ব।
1: আকৌ ভাল হ'ব, আকৌ আহিম, আকৌ চাব আহিম।
0: আজি ইয়াতে কেতিয়া আহিছিলে?
1: ইয়াতে 11টা।
0: গোটেইখিনি চালেনে, ঘূৰিলেনে গোটেইখিনি?
1: গোটেইখানে চাইছোঁ, গোটেইখানে চাইছোঁ, গাড়ী চাড়ি দিয়া।
0: খোজকাঢ়ি ভাগ লাগিছে নে লাগা
1: নাই? লাগছিল, ভাগা লাগছিল। আপোনাৰ ঘৰ কত?
0: মোৰ ইয়াতে বশিষ্ঠ। হয়, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰে, গান কি শুনিব বিচাৰে?
1: হিন্দী, হিন্দী গীত গাওঁ।
0: ঠিক আছে, নিশ্চয়কৈ ধন্যবাদ। আশা কৰিলোঁ আপুনি আমাৰ এই অনুষ্ঠানটি শুনি থাকিব।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব, আপোনাৰ নাম?
1: মোৰ নাম পবিত্ৰী দাস।
0: আপুনি ক'ত থাকে?
1: কৃষ্ণানগৰ হৰিপুৰত থাকোঁ।
0: আমি আজি উপস্থিত আছোঁ চিৰিয়াখানাত, গতিকে আপুনি ইয়াত কি কৰে?
1: মই পানী বেছি খাই আছোঁ, আকৌ কাৱৈ নাই,
0: কোনো নাই। আপুনি ৰাতি ক'ত থাকে তেতিয়া?
1: মই ঘৰ আছে, ঘৰ থাকোঁ কৃষ্ণনগৰত।
0: গুৱাহাটীলৈ কেনেকৈ আহিলে?
1: আছোঁ, মই দিনতে আছোঁ, মই গাড়ীতে আছোঁ, থাকি ইয়াতে বনাম খোৱাতে আছোঁ। এতিয়া মই বেছি কথা পাতিব নোৱাৰোঁ, মাতটো নাও।
0: আপোনাৰ কিবা বেমাৰ আছে? কি বেমাৰ?
1: বেমাৰ হৈছে, এনে ভাল আছিলোঁ, দুই দিনমান খাব নোৱাৰোঁ, ল'ব নোৱাৰোঁ, মাতটো নোৱাৰি।
0: ঠিক আছে, হ'ব তেতিয়াহ'লে, মই আপোনাৰ সৈতে বেছি কথা নাপাতোঁ, আপুনি ভালে থাকিব।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে, ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
0: এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। বিকশিত অসমৰ ভেটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ইনফ্ৰা ভিজনৰ অংশ হিচাপে অহা 5 বছৰত অসমত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই বৈঠকত স্বচ্ছ শক্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত 30 মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্পৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি চন্দ্ৰপুৰ, সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,076 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হয়। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। অহা 1 ছেপ্টেম্বৰত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা লোকসকলক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। তদুপৰি জীৱন প্ৰেৰণা আঁচনিৰ উপৰি চিএম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো 1 ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
4: 1 ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ, চৰাইদেউ জিলাৰ বা আন যোৰহাট, গোলাঘাট জিলাৰ অৱশিষ্ট যি বানপীড়িত পৰিয়ালক 15,000 টকাকৈ দিব লাগে তাক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে 1 ছেপ্টেম্বৰত। 1 ছেপ্টেম্বৰৰ দিনা জীৱন প্ৰেৰণা যিটো আমি আঁচনি চলাই আছিলোঁ তাৰ পুঁজি বাজেটৰ অসুবিধাৰ কাৰণে যোৱা 2 মাহ যোৱা নাছিলে। 1 ছেপ্টেম্বৰৰ পৰা তাক পুনৰ আৰম্ভণি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। আৰু চিএম ফ্লাইট বুলি আমি যিটো আঁচনি কৰিছিলোঁ তাৰ যিটো সংশোধিত গাইডলাইন, সেই সংশোধিত গাইডলাইন অনুযায়ী প্ৰথম কিস্তিৰ ধনো আমি 1 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ।
3: ৰাজ্য চৰকাৰে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। অহা 2 আৰু 3 ছেপ্টেম্বৰত দেৰগাঁৱত হ'বলগীয়া আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰত সংবাদমেলত প্ৰকাশ কৰে। নেপালত যোৱা বুধবাৰে অহা আকস্মিক বানৰ পাছত ত্ৰিশুলী 3A-কে ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। ভাৰত আৰু চীনৰ বিশেষজ্ঞকে ধৰি উদ্ধাৰকাৰী দলে এই লোকসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সুৰংগৰ ভিতৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই। এতিয়ালৈকে সন্ধানহীন হৈ থকা 2,500 লোকৰ ভিতৰত কেইবাশ লোক এই জলবিদ্যুৎ প্ৰকল্পৰ কৰ্মী আছিল বুলি জানিব পৰা গৈছে। দেশখনৰ এই দুৰ্যোগত কমেও 794 জন লোকৰ মৃত্যু হৈছে আৰু 2,500ৰো অধিক লোক সন্ধানহীন হৈ আছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰৰ নেতৃত্বত জিলা আৰক্ষীৰ এটা দলে যোৱা নিশা মানকাছৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী আছামেৰ আলগা

শিহুমাৰা আৰু বৰাইৰ আলগা অঞ্চল পৰিদৰ্শন কৰে। আৰক্ষীৰ দলটোৱে শিহুমাৰা গাঁৱত এখন সজাগতামূলক সভাৰ আয়োজন কৰে। সভাত সীমান্ত অঞ্চলত সংঘটিত বিভিন্ন অপৰাধ, বিশেষকৈ মাদক দ্ৰব্য সৰবৰাহ, চোৰাং বেহা আৰু অন্যান্য অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবে আহ্বান জনোৱা হয়। ৰাইজৰ সহযোগিতাৰেহে এই অপৰাধসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব বুলি আৰক্ষীয়ে ব্যক্ত কৰে। সীমান্ত অঞ্চলত অপৰাধমূলক কাৰ্য নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ ক্ষেত্ৰত এই অঞ্চলৰ বাসিন্দাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি আৰক্ষীয়ে কোনো সন্দেহজনক গতিবিধি দেখা পালে আৰক্ষীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীত জিলা আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনী, স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু গাঁওবাসী উপস্থিত থাকে। কাছাৰ আৰক্ষীয়ে বৰখলা আৰক্ষী থানাৰ অন্তৰ্গত মইনাগড় অঞ্চলৰ দৌলুদ অভিযান চলাই যোৱা নিশা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। মিজোৰামৰ পৰা আহি থকা এখন গাড়ী তালাচী চলাই আৰক্ষীয়ে প্ৰায় 80,000 ইয়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য 16 কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। ঘটনা সংক্ৰান্তত ধলাই থানাৰ জামালপুৰৰ শমছুল হুছেইন লস্কৰ নামৰ এজন লোকক আটক কৰা হৈছে।

0: কাছাৰ আৰক্ষীয়ে বৰখলা আৰক্ষী থানাৰ অন্তৰ্গত মইনাগড় অঞ্চলৰ দৌলুদ অভিযান চলাই যোৱা নিশা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। মিজোৰামৰ পৰা আহি থকা এখন গাড়ী তালাচী চলাই আৰক্ষীয়ে প্ৰায় 80,000 ইয়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য 16 কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। ঘটনা সংক্ৰান্তত ধলাই থানাৰ জামালপুৰৰ শমছুল হুছেইন লস্কৰ নামৰ এজন লোকক আটক কৰা হৈছে। টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত অহা 7 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে স্থানীয় বিধায়ক তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই কালি টিংখাং সমজিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰববী, দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এতিয়াৰে পৰা আমাৰ লগত বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত কিশোৰ শৰ্মা, লস্মিতা শইকীয়া আৰু আনোৱাৰ আলী। ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ আৰু আছিফ আহমেদ। FM ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী। ডিউটি ৰুমত জয়শ্ৰী ডেকা। ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত আছো মই, নফিচা বেগম। এতিয়া শুনক পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব অংশু ঝাই।

0: तो श्रोताओं, आज की संगीतमय यात्रा में हमने रिश्तों के कई रंग महसूस किए। दोस्ती का विश्वास, माँ का निस्वार्थ प्यार, यादों की मिठास और किसी खास इंसान का साथ और अपनेपन का वह एहसास जो जिंदगी को खूबसूरत बना देता है। इसी खूबसूरत एहसास के साथ आज की परागमाला से मुझे दीजिए अनुमति। পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটি আগবঢ়ালে অংশু ঝাই।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক এখনি সংগীতালক্ষ্য।
1: ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা। শিল্পই জাতিৰ আত্মাক প্ৰতিফলিত কৰে, এই কথাষাৰৰ দৰে চিনেমাও এখন সমাজৰ জীৱন, সংস্কৃতি আৰু ইতিহাসৰ এক জীৱন্ত দলিল। ৰূপালী পৰ্দাত যেতিয়া জীৱনৰ নানা ৰং, সুখ দুখ, আশা আকাংক্ষা আৰু সংগ্ৰামৰ কাহিনী ভাহি উঠে, তেতিয়া চিনেমা কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ নাথাকে, ই হৈ পৰে সমাজৰ এখন দাপোন। ৰূপালী পৰ্দাৰ বুকুত জিলিকি থকা এটি দীপ্ত নাম জয়মতী। 1935 চনৰ 10 মাৰ্চত মুক্তি লাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই অমৰ সৃষ্টি অসমীয়া ছবিৰ প্ৰথম স্পন্দন, প্ৰথম সপোন, প্ৰথম গৌৰৱ। এই ছবিখনৰ জৰিয়তে আইদেউ সন্দিকৈয়ে অসমীয়া চিনেমাৰ প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰি থৈ গৈছে। ৰক্ষণশীল সমাজৰ নানান বাধা বিঘিনিৰ মাজতো তেওঁৰ সাহসী পদক্ষেপক আজিও সন্মান আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা হয়। জয়মতী কেৱল এখন ছবি নহয়, ই অসমৰ সাংস্কৃতিক জাগৰণৰ এক উজ্জ্বল দীপশিখা, ইতিহাস, ঐতিহ্য আৰু শিল্পচেতনাৰ এক চিৰ

সময়ৰ সোঁতত অসমীয়া ছবি জগত আগবাঢ়ি গৈছিল নতুন স্বপ্নৰ সন্ধানত। সেই যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি এৰাবাটৰ সুৰ। 1956 চনত মুক্তি পোৱা এই ছবিখনে নামটোৰ দৰেই ৰূপালী পৰ্দাত আনিছিল এক নতুন সুৰ। পৰিচালক ভূপেন হাজৰিকাৰ সৃষ্টিশীল স্পৰ্শই ছবিখনক কৰি তুলিছিল সংগীত, সাহিত্য আৰু জীৱনৰ এক অপূৰ্ব মিলনস্থলী।

0: অসমীয়া ছবি ইতিহাসত ৰহস্য আৰু ৰোমাঞ্চৰ নতুন দুৱাৰ মুকলি কৰা এখন কালজয়ী ছবি ডক্টৰ বেজবৰুৱা। 1969 চনত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ মনত কৌতূহল, উত্তেজনা আৰু আনন্দৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। অসমীয়া ভাষাৰ ছবি হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰি ই ৰূপালী পৰ্দাৰ ইতিহাসত এক গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰিছিল।
1: কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিটি, এই চমকৰ ভমক লাগি দহি মৰে মন।

অসমীয়া ৰূপালী পৰ্দাত অভিনয় কৰা সেই সময়ৰ অভিনেতা অভিনেত্ৰীৰ অভিনয় আজিও দৰ্শকৰ স্মৃতিৰ আকাশত অম্লান হৈ ৰৈছে। গীতসমূহ শুনিলেই যেন মানস পটত জীৱন্ত হৈ উঠে ৰূপালী পৰ্দাৰ সেই দৃশ্যবোৰ। এই যেনে বোৱাৰী ছবিৰ এই গীতটি শুনিলেই নিশ্চয় আপোনাৰো চকুত ভাহি উঠে। ডিঙিত গাখীৰৰ টেকেলি লৈ চাইকেলৰ টিলিঙা বজাই ৰহঠলা পথাৰৰ মাজেৰে আগবাঢ়ি অহা সেই নায়ক

খন মুক্তি পালেই পৰিয়াল, আত্মীয়, বন্ধু বান্ধৱ সকলোৱে একেলগে চিনেমা হলত চাবলৈ যোৱাটো নিশ্চয়কৈ এক সুকীয়া মাদকতা। সেই হেঁপাহ, সেই উৎসাহতেই হিলডোল ভাঙি ৰাইজ ওলাই গৈছিল এখন ছবি উপভোগ কৰিবলৈ। নাম ককা দেউতা, নাতি আৰু হাতী। ৰাইজৰ ভালপোৱা আৰু উষ্ম আদৰণিক ছবিখনে ৰূপালী পৰ্দাৰ সোণালী ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰিছে।

80 দশকতে ছবি জগতত আত্মপ্ৰকাশ কৰা ছবি পৰিচালক মুনীন বৰুৱাই 2000 চনত এককভাৱে ছবি জগতত সংযোজন কৰিছিল সেই দশকটোৰ এখন উল্লেখযোগ্য ছবি, যি ছবিয়ে আধুনিক ছবি জগতত খলকনিৰ সৃষ্টি কৰিছিল, হিয়া দিয়া নিয়া। হিয়া দিয়া নিয়াৰ গানসমূহ সেই সময়ত বহু জনপ্ৰিয় হৈছিল আৰু নতুন প্ৰজন্মৰ মাজত অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ বঢ়োৱাত

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। সোণাপুৰৰ খেত্ৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 7 জনলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অনিমা ডেকা বৰদলৈ নামৰ মহিলাগৰাকীৰ আজি মৃত্যু হয়। আহত আন 6 জন লোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে 2 জন লোকৰ অৱস্থা অতি সংকটজনক বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। দুৰ্ঘটনাত নিহত হোৱা জ্যোতিকা ৰংহাং নামৰ এগৰাকী মহিলা আৰু গাড়ীখনৰ চালক গোপাল দাসক চিনাক্ত কৰা হৈছে। ইপিনে, এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ পৰ্যালোচনাৰ বাবে আজি খানাপাৰাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত, ডিমৰীয়া সমজিলাৰ আয়ুক্ত, আৰক্ষী আয়ুক্ত, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া, সাংসদ, বিধায়ক তথা ডিমৰীয়াৰ দল সংগঠনৰ প্ৰতিনিধিয়ে অংশ লৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে খেত্ৰীত কালি গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাহনে ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত 6 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। পথৰ মাজত থকা দ গাঁতৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলি কালি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নেপালত যোৱা বুধবাৰে অহা আকস্মিক বানৰ পাছত ত্ৰিশুলী 3A-কে ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰ কৰি তোলা হৈছে। ভাৰত আৰু চীনৰ বিশেষজ্ঞকে ধৰি উদ্ধাৰকাৰী দলে এই লোকসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সুৰংগৰ ভিতৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই। এতিয়ালৈকে সন্ধানহীন হৈ থকা 2,500 লোকৰ ভিতৰত কেইবাশ লোক এই জলবিদ্যুৎ প্ৰকল্পসমূহৰ কৰ্মী আছিল বুলি সন্দেহ কৰা হৈছে। দেশখনৰ এই দুৰ্যোগত কমেও 794 জন লোকৰ মৃত্যু হৈছে আৰু 2,500ৰো অধিক লোক সন্ধানহীন হৈ আছে। তিব্বতত চৰকাৰী তথ্য অনুসৰি 16 জন লোকৰ মৃত্যু হোৱাৰ লগতে 546 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নেপালৰ বানত প্ৰভাৱিত 8খন জিলাৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰি আছে। ত্ৰিশুলী নদীত

0: নতুনকৈ অহা বানে মধ্য নেপালৰ এখন ওলমা দলং উটুৱাই লৈ যায়। গোৱালপাৰা জিলাত অৱস্থিত সৈনিক বিদ্যালয়ত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় সৈনিক স্কুল 2026-27 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছে। বিদ্যালয়ৰ অধ্যক্ষ কৰ্ণেল ধীৰজ কুমাৰ বিশ্বকৰ্মাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অধ্যক্ষগৰাকীয়ে উদ্বোধনী ভাষণত কেডেটসকলক ক্ৰীড়াৰ প্ৰকৃত মনোভাৱ আৰু ভাতৃত্ববোধ বজাই ৰাখি দৃঢ়তা তথা আত্মবিশ্বাসেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। এই সমাৰোহত উত্তৰ পূৰ্বাঞ্চলৰ 6খন সৈনিক স্কুলৰ 300গৰাকী কেডেটে অংশগ্ৰহণ কৰিছে। অহা 4 ছেপ্টেম্বৰত সমাৰোহৰ সামৰণি অনুষ্ঠানত বিভিন্ন শাখাত বিজয়ীসকলক ট্ৰফি, পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক 2026ত কলিতা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, ঐতিহাসিক পৰিচয়, সামাজিক সাংস্কৃতিক অধিকাৰ আৰু সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সংশোধনৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে কলিতা জনগোষ্ঠীৰ প্ৰতিনিধিয়ে কালি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ জৰিয়তে পঠোৱা এই স্মাৰকপত্ৰত থলুৱা জাতিগত সম্প্ৰদায়ৰ তালিকাত কলিতাসকলক অন্তৰ্ভুক্ত কৰা, বিধেয়কখন সংশোধন কৰি কলিতা জনগোষ্ঠীক জনগোষ্ঠীয় ভূমি আৰু আৱেষ্টনীৰ মাজত অন্তৰ্ভুক্ত কৰা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল আৰু স্বায়ত্তশাসিত পৰিষদ এলেকাত জনজাতীয় লোকসকলৰ সমানেই কলিতাসকলকো ভূমিৰ অধিকাৰ প্ৰদান, সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ প্ৰদান আদিৰ দাবীৰে এই স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। বিশ্বনাথ জিলাৰ গহপুৰত ছত্ৰং, ব্ৰহ্মাজান আৰু হোলেঙি আদি পাহাৰীয়া নৈসমূহৰ বাঢ়নি পানীয়ে গহপুৰত বানৰ সৃষ্টি কৰিছে। ছত্ৰং নৈয়ে গহপুৰৰ 7 নম্বৰ ৱাৰ্ডৰ গাৰ্ডৱাল আৰু গোপালবস্তিত মথাউৰি ভাঙি পেলায়। নবিল অঞ্চলত পথৰ ওপৰেৰে পানী বাগৰি পৰাৰ ফলত ৰাইজৰ যাতায়াতত যথেষ্ট অসুবিধাই দেখা দিছে। ইয়াৰ উপৰি গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় চৌহদতো পানী সোমোৱাৰ বাবে ৰোগীসকলৰ অহা যোৱাত যথেষ্ট অসুবিধা হৈছে। জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই বান পৰিস্থিতিৰ বুজ লয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীত। আজিৰ আধুনিক গীত সজোৱা হৈছে ৰিপ ৰিপ মলয়া এলবামৰ পৰা কবিতাৰ কণ্ঠৰ কেইটিমান গীতেৰে। প্ৰথমটি গীতৰ কথা আৰু সুৰ অপূৰ্ব বেজবৰুৱাৰ।

শ্ৰোতাসকলে আধুনিকীতাৰ অনুষ্ঠানটি শুনিছে ৰিপ ৰিপ মলয়া এলবামৰ পৰা কবিতাৰ কণ্ঠৰ কেইটিমান গীত। অনুষ্ঠানত এইবাৰ শুনক প্ৰণৱীৰাম বৰুৱাৰ কথা আৰু সুৰেৰে শিল্পীৰ কণ্ঠৰ আন এটি গীত।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 13 দিন 2026 বৰ্ষৰ আজি 31 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজি বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু অম্লানজ্যোতি দত্ত। ট্ৰেন্সমিটাৰত আছে প্ৰমোদ চন্দ্ৰ টাইট, ডিউটি ৰুমত আছে শান্তনু শইকীয়া, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ কক্ষত আপোনালোকৰ কাষত এয়া মই ৰশ্মিৰেখা ভূঞা।

যেতিয়া মন আইনাৰ দৰে পৰিষ্কাৰ হ'ব তেতিয়া ইয়াত জ্ঞানৰ প্ৰতিফলন ঘটিব। সেইবাবে মন পৰিষ্কাৰ কৰাত আমি গুৰুত্ব দিব লাগে, কথাষাৰ কৈছিল শ্ৰী শংকৰাচাৰ্যয়ে।

শ্বেক্সপিয়াৰে কৈছিল, জ্ঞানীলোকে কিবা ক্ষতি হলেও অদৃষ্টক ধিয়াই হাত সাৱটি বহি নাথাকে, বৰং আগতকৈ বিপুল উৎসাহ আৰু উদ্যমেৰে সেই ক্ষতিপূৰণৰ অৰ্থে চেষ্টা কৰে।

0: এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্থ আকাশ। আৰম্ভণিতে আগবঢ়াইছোঁ মোৰ কথা।
1: নমস্কাৰ, মই বেলি হাজৰিকা শইকীয়া। জন্মসূত্ৰে বিশ্বনাথ চাৰিআলিৰ যদিও বৰ্তমান মই তেজপুৰৰ বোৱাৰী। মই স্কুলীয়া দিনৰে পৰাই সংগীতৰ সৈতে জড়িত। তেতিয়াৰ পৰা সংগীতৰ বিভিন্ন প্ৰতিযোগিতাত যোগদান কৰি পুৰস্কৃতও হৈ আহিছোঁ। কলেজীয়া জীৱনত দুবাৰকৈ বিশ্বনাথ কলেজৰ শ্ৰেষ্ঠ গায়িকাৰ খিতাপো লাভ কৰিছিলোঁ। বিয়াৰ পাছতো মই সংগীতৰ অনুশীলন চলাই কিছু পলমকৈ হ'লেও শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰিলোঁ। লগতে জ্যোতি সংগীত, বিষ্ণু সংগীত, পাৰ্বতী সংগীত, লোকগীত, বৰগীত আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলোঁ। অৱশ্যে মই সৰুতে ৰেডিঅ'ৰ গান শুনি শুনিয়েই গান গাবলৈ লৈছিলোঁ। পিছলৈ ব্যক্তিগত খণ্ডৰ স্কুল এখনত প্ৰায় 12 বছৰ ধৰি সংগীতৰ শিক্ষয়িত্ৰী হিচাপে শিক্ষাদান কৰিছিলোঁ। আজি তেজপুৰ আকাশবাণী কেন্দ্ৰৰ মোৰ অনুভৱ অনুষ্ঠানটোত মোৰ মনৰ অনুভৱ জনাবলৈ দিয়াৰ বাবে আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ ভাল লগা গীত এটি গুণগুণাই দিবলৈ লৈছোঁ।

অৰ্ধাকাশ অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লৈছোঁ আশা ভোচলেৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমেই শুনক হাৱাজ বোলছবিৰ এই গীতটি।

0: আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: অনুষ্ঠানত এইবাৰ শুনক চান্দাৰ বলজবীৰ এই গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্রোতাসকলে আসাফ চিলেৰ কণ্ঠত হিন্দী বোলছবিৰ কেইটিমান গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰুথানা কৰো বোলছবিৰ এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে অৰ্ধআকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তে পিছতে 6 বজাত দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি শুনিবলৈ পাব।

ইমান পৰে শ্ৰোতাই আৰাধনা অনুষ্ঠানত দিনেশ তালুকদাৰ আৰু সংগীসকলৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ আজিৰ অধিৱেশনৰ অনুষ্ঠান পৰিচিতি। খন্তেক পিছতে গীতালি। আজিৰ গীতালি অনুষ্ঠানত শ্ৰোতাসকলক ভূপেন হাজৰিকা আৰু দীপালী বৰঠাকুৰৰ কণ্ঠত কেইটিমান গীত শুনোৱা হ'ব। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 ক্ৰমে দিল্লী কেন্দ্ৰৰ হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 শুনিবলৈ পাব পৰিচৰ্যা অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 7:35 ৰেঙনি। আজিৰ দিনটো অনুষ্ঠানটি শুনিবলৈ পাব 7:50। 8:00 মুখ্য বাতৰি। 8:02 প্ৰচাৰ কৰা হ'ব উত্তৰণ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 8:20 বিভিন্ন জনজাতিৰ লোকসংগীত শুনিবলৈ পাব। দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত শ্যামাচাৰ সন্ধ্যা আৰু News@9 ক্ৰমে 8:45 আৰু 9:00 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 প্ৰচাৰ কৰা হ'ব ৰূপজ্যোতি নাথৰ কণ্ঠত কেইটিমান অসমীয়া গীত। 9:30 শুনিবলৈ পাব শ্ৰোতাই হোৱাটছআপ বাৰ্তাযোগে প্ৰেৰণ কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। 10:00 এখনি নাটক লুইতক ভেটিব কোনে, ৰচনা প্ৰফুল্ল বৰাৰ। শ্ৰোতাসকল, 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। এয়াই আছিল আমাৰ কেন্দ্ৰৰ আজিৰ অধিৱেশনৰ অনুষ্ঠান পৰিচিতি। এতিয়া আৰম্ভ কৰিছোঁ গীতালি। আজিৰ গীতালি অনুষ্ঠানত শ্ৰোতাসকলক দীপালী বৰঠাকুৰ আৰু ভূপেন হাজৰিকাৰ কণ্ঠত কেইটিমান গীত শুনাবলৈ লৈছোঁ। অনুষ্ঠানৰ প্ৰথমেই শুনক দীপালী বৰঠাকুৰৰ কণ্ঠত এই গীতটি।

0: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: গীতালী অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি।

সুখবৰ সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়েই যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰপ্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ

সুখবৰ সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়েই যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰপ্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞান সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা: আকাশবাণী তেজপুৰ, মৰাভৰলী, অসম। আমাৰ যোগাযোগৰ ফোন নম্বৰ হৈছে 872398948423। আকাশবাণী তেজপুৰ, বাণিজ্যিক শাখা।

0: শ্ৰোতাসকলে, গীতালী অনুষ্ঠানত দীপালী বৰঠাকুৰ আৰু ভূপেন হাজৰিকাৰ কণ্ঠত কেইটামান গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা।
1: কিউআৰ কোড স্কেন কৰক, 5,000 টকা কেশবেক পাওক। বাহ, আৰু কি লাগে?
2: পচিলে
3: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
4: RBIয়ে কয়,
5: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এইবাৰ শুনক দীপালী বৰঠাকুৰৰ কণ্ঠত আন এটি গীত।

0: आज देश में हर एक सेकंड में होते हैं 1 करोड़ रुपए के यूपीआई पेमेंट्स और हैं 81 करोड़ से ज्यादा यूपीआई पेमेंट पॉइंट्स।
1: स्ट्रीट वेंडर से लेकर आपकी गाड़ी के शोरूम तक आपकी सारी पेमेंट सिर्फ एक क्यूआर कोड स्कैन करके हो जाती है।
0: यूपीआई के 10 साल डिजिटल आत्मनिर्भर बेफिक्र।
2: কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণফুলি নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কাণফুলি। শুনক, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচক, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী। কিন্তু কাণফুলি কি হব, যাবানে ভিডিঅ' ইনজেকশ্যন?
3: আৰবিআই কয়
2: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ অভাৱতে খেত্ৰীত পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, মৃতকৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা, উজনি অসমৰ সাহায্য বঞ্চিত বান ক্ষতিগ্ৰস্ত কাইলৈ 15,000 টকাকৈ প্ৰাৰম্ভিক সাহায্য প্ৰদান, শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী কৌশিক ৰায়ৰ প্ৰকাশ, আৰু ভাৰতীয় টেবুল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যৰ চেকিয়াত প্ৰথমটো WTT পুৰুষৰ খিতাপ অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। সোণাপুৰৰ খেত্ৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। আজি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে।
5: আমি যি 7 গৰাকী নিৰীহ ব্যক্তিৰ মৃত্যু হ'ল, ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী ব্যক্তিলৈকে আমি 5 লাখ টকাকৈ এটা আৰ্থিক সহায় আগবঢ়াম আৰু যিসকল চিকিৎসাধীন হৈ আছে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকক আমি চিকিৎসা কৰি আছোঁ আৰু চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ আমি কৰিম, যাতে তেওঁলোকে আৰ্থিক অভাৱত ভোগ কৰিবলগীয়া নহয়। যি নহওক, আৰ্থিক অনুদানেৰে মৃত্যুকটো উভতাই আনিব নোৱাৰি। আজিৰ এই দিনটোত মই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছো আৰু নিশ্চিতভাৱে আমি চেষ্টা কৰিম আৰু ব্যৱস্থা ল'ম যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয়।
4: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাষ্ট্ৰীয় ঘাইপথত থকা গাঁত আৰু মেৰামতিৰ অভাৱত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ অধ্যক্ষৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে বাৰ্তালাপ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় সেই ক্ষেত্ৰত দৃষ্টি ৰাখিব বুলিও প্ৰতিশ্ৰুতি দিয়া বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। উল্লেখযোগ্য যে কালিৰ পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা 7লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অনিমা ডেকা বৰদলৈ নামৰ মহিলাগৰাকীৰ আজি মৃত্যু হয়। ইপিনে আহত আন 6জন লোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত

0: চিকিৎসাধীন হৈ আছে। ইয়াৰে দুজন লোকৰ অৱস্থা অতি সংকটজনক বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ পৰ্যালোচনাৰ বাবে আজি খানাপাৰাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। কামৰূপ মহানগৰৰ জিলা আয়ুক্ত স্বপ্নিল পাল, আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, ডিমৰীয়াৰ বিধায়ক ডঃ তপন দাস আদিকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া তথা ডিমৰীয়াৰ দল সংগঠনৰ প্ৰতিনিধিয়ে অংশ লয়। এই বৈঠকৰ অন্তত জিলা আয়ুক্ত স্বপ্নিল পালে সংবাদ মাধ্যমৰ আগত কয় যে খানাপাৰাৰ পৰা সোণাপুৰৰ খেত্ৰী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথত থকা গাঁতসমূহ মেৰামতি কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে।
1: আৰু এই কামটো মনিটৰ কৰাৰ কাৰণে আমি এটা কমিটিও ফৰ্ম কৰি দিলোঁ। চি ডি চি থাকিব, চি ডি চি ডিমৰীয়া, ডি টি অ' কামৰূপ মেট্ৰ, চি ডি এছ পি ডিমৰীয়া, চাৰ্কেল অফিচাৰ আৰু ৰাইজৰ পৰা 2 জন ৰিপ্ৰেজেণ্টেটিভ। ছ' এই কমিটিটোৱে মনিটৰ কৰি পেলাই 8 ছেপ্টেম্বৰৰ দিনাখন মোক ৰিপৰ্ট দিলে কি কামখিনি যেনেকুৱা তেওঁলোকক কোৱা হ'ল কি 7 দিনৰ ভিতৰত পথবোল গোটেই বন্ধ কৰিব লাগে, এই কামখিনি হ'ল না নহয়। দ্বিতীয়তে আৰু স্থানীয় ৰাইজ আছিলে আজি মিটিঙত, স্থানীয় ৰাইজৰ বহুতকেইটা ইছ্যু তেওঁলোকে উত্থাপন কৰিছে, তাৰ কাৰণে মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ কি তেওঁলোকে এই গোটেইখিনি পইণ্ট লিখি পেলাই আজিৰ ভিতৰত চি ডি চি ডিমৰীয়াক প্ৰেৰণ কৰক।
0: এই বৈঠকত দুৰ্ঘটনাৰ কাৰণ, ৰাষ্ট্ৰীয় ঘাইপথত দেখা দিয়া সমস্যাসমূহ আৰু ইয়াৰ নিৰাময়ৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী ব্যৱস্থাসমূহৰ বিষয়ে সবিশেষ পৰ্যালোচনা কৰা হয়। ডিমৰীয়াৰ বিধায়ক ডঃ তপন দাসে দুৰ্ঘটনাস্থলীত উপস্থিত থকাৰ লগতে আজিৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। পাছত সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে এইদৰে কয়।
2: আছিল সেই বিষয়টো আজি আলোচনা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত, যিটো আমাৰ সোণাপুৰৰ যিখন কলেজ গেট, কলেজ গেটৰ মুখতো যিটো আমাৰ ৰাস্তাত পানী জমা হয়, মাজতে জুবিন ক্ষেত্ৰতো পানী জমা হৈছিল, সেই বিষয়টো আজি ইয়াতে আলোচনা হৈছে।
0: আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে খেত্ৰীৰ কালি গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাহনে ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত 6 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। পথৰ মাজত থকা দ গাঁতৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলি কালি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা লোকসকলক 15,000 টকাকৈ কাইলৈ প্ৰদান কৰা হ'ব। জীৱন প্ৰেৰণা আঁচনিৰ উপৰি চি এম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো কাইলৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰটন বিম থেৰাপী কেন্দ্ৰ স্থাপনত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনায়। দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে চিহ্নিত হ'ব। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰ মাহত 2,000 টকাকৈ ধন মোকলাই দিয়াৰ সিদ্ধান্ত ৰাজ্যিক মন্ত্ৰীসভাই গ্ৰহণ কৰে। বিকশিত অসমৰ ভেটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ইনফ্ৰা ভিছনৰ অংশ হিচাপে অহা 5 বছৰত অসমত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনাইছে। এই বৈঠকত স্বচ্ছ শক্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত 30 মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্পৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি চন্দ্ৰপুৰ, সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1076 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হয়। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। মন্ত্ৰীসভাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি 105 টকাৰ যৌথ মূল্যৰে বিতৰণ অব্যাহত ৰখাত অনুমোদন জনাইছে। ইয়াৰ ফলত 70 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
3: আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত সমাগত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত

0: বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত ৰঞ্জন শৰ্মাই বৈঠকত পৌৰহিত্য কৰে। নিৰ্বাচনত আসন সংৰক্ষণ, প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ ব্যয়, ডিজিটেল নিৰ্বাচন ব্যৱস্থাপনা, নিৰ্বাচনী আচৰণ বিধি আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। ৰাজ্যিক নিৰ্বাচন আয়ুক্তই শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে 42টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত 2,70,772গৰাকী ভোটদাতাই 316টা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 1,29,000 পুৰুষ ভোটদাতা হোৱাৰ বিপৰীতে 1,40,000 মহিলা ভোটদাতা। 42টা ৱাৰ্ডৰ ভিতৰত 7টা ৱাৰ্ডত অনুসূচিত জাতিৰ বাবে আসন সংৰক্ষিত থাকিব। ইয়াৰ ভিতৰত 3খন আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হ'ব। 35খন আসনত মুকলি প্ৰতিদ্বন্দ্বিতা কৰা হ'ব। ইয়াৰে 18খন আসন মহিলাৰ বাবে সংৰক্ষিত আসন। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ সৈতে আলোচনাত মিলিত হৈ ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীৰায়ে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে ৰাজ্যিক সচিবালয়ৰ কাৰ্যালয়ত মিলিত হৈ তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। ইয়াৰ উপৰি সন্থাই উত্থাপন কৰা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণ, আনলৈ হস্তান্তৰ কৰা আৰু ব্যৱসায়ীসকলে সন্মুখীন হোৱা বিভিন্ন কাৰ্যকৰী সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত হিতাধিকাৰীসকলৰ মাজত খাদ্যশস্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ফলপ্ৰসূ বিতৰণ নিশ্চিত কৰাত সুলভ মূল্যৰ ব্যৱসায়ীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা মন্ত্ৰী শ্ৰীৰায়ে উল্লেখ কৰে। এই বৈঠকত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। মাজুলী বিধানসভা সমষ্টিৰ অন্তৰ্গত নামনি মাজুলীৰ লোহিত খাবলু অঞ্চলৰ মেধাবী ছাত্ৰ ছাত্ৰীসকলক তাবুৰাম টাইট শিক্ষা জ্যোতি আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত 23 নম্বৰ লোহিত পৰিষদীয় সমষ্টিৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা 2026 বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ 58গৰাকী মেধাবী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। এই অনুষ্ঠানতে সমষ্টিটোৰ অন্তৰ্গত সুদক্ষ খেলুৱৈসকলকো সম্বৰ্ধনা জনোৱা হয়। 23 নম্বৰ লোহিত পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মুকুল পেগুৱে এই চেকসমূহ বিতৰণ কৰে। হৰেণ নৰহৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত নামনি সোৱণশিৰি মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সঞ্জীৱ কুমাৰ পায়েং সমল ব্যক্তি হিচাপে উপস্থিত থাকে। এই সন্দৰ্ভত মিচিং স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
1: বিগত বছৰৰ দৰে আমি এই বছৰো 2026 বৰ্ষৰ মিচিং স্বায়ত্ত পৰিষদৰ পৰা তাবুৰাম টাইট শিক্ষাজ্যোতি আঁচনিৰ অধীনত 2026 বৰ্ষত উত্তীৰ্ণ হোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ আমি 23 নং লোহিত পৰিষদীয় সমষ্টিত 56জন ছাত্ৰ ছাত্ৰীক এককালীন সাহায্য প্ৰদান কৰা হয়। ইয়াৰ লগে লগে আমি জিলা আৰু ৰাজ্যিক পৰ্যায়ত পাৰদৰ্শিতা লাভ কৰা যিসকল আমাৰ খেলুৱৈ প্ৰায় মুঠ 7গৰাকী খেলুৱৈক আমি আজি চেক প্ৰদান কৰা হয়। ইয়াৰ লগে লগে আমি জীৱন জীৱিকা আঁচনিৰ অধীনত বিভিন্ন বিভাগত বিশেষকৈ মীন পালক আৰু গাহৰি পালক আৰু ছাগলী ইত্যাদি বিষয়ত প্ৰশিক্ষণপ্ৰাপ্ত পৰীক্ষাৰ্থীসকলকো আজি 9গৰাকীকৈ পৰীক্ষাৰ্থীক আমি মানপত্ৰ প্ৰদান কৰা হয়।
0: স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনিৰ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম RBSK-ৰ জৰিয়তে এটি কণমানি শিশুৱে নতুন জীৱন ঘূৰাই পাইছে। পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংকুৰৈ আৰংগাঁৱৰ বাসিন্দা শিক্ষক ৰিডিমছন টেৰাং আৰু বিউটি টেৰণপীৰ পুত্ৰ অনন্ত টেৰাং জন্মগতভাৱে ফটা ওঠ আৰু তালুৰ সমস্যাত ভুগিছিল। ৰংকুৰৈ অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত দৈনিক পৰিদৰ্শনৰ সময়ত RBSK দলটোৱে কৰা পৰীক্ষাত শিশুটিৰ জন্মগত ফটা ওঠৰ সমস্যা চিনাক্ত কৰা হয়। ইয়াৰ পাছত দলটোৰ সক্ৰিয় আৰু সময়ানুৱৰ্তী পৰীক্ষা নিৰীক্ষাৰ অন্তত অনঙৰ 6 মাহ বয়সত দলটোৱে ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি শিশুটিৰ অস্ত্ৰোপচাৰৰ পৰিকল্পনা কৰে। এই অনুযায়ী জুন মাহত মিছন স্মাইলৰ জৰিয়তে শিশুটিৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হয়। RBSK-ৰ মানৱ দৰদী পদক্ষেপে এনে শিশুসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ মুখতো হাঁহি ফুটাই তুলিছে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
2: বিশেষ টাস্কফৰ্চে আজি কামৰূপ জিলাৰ চাংচাৰী থানাৰ অন্তৰ্গত গৌৰীপুৰত অভিযান চলাই পাকিস্তানৰ পৰা পৰিচালিত সন্ত্ৰাসবাদী সংগঠন শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সন্দেহত মৃগেন হালৈ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। এটা ব্যক্তিগত কোম্পানীত কাম কৰা নলবাৰী জিলাৰ বেলচৰৰ বাসিন্দা হালৈক গৌৰীপুৰৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। অভিযানকালত অভিযুক্তজনৰ ঘৰৰ পৰা আপত্তিজনক নথিপত্ৰ আৰু ইলেক্ট্ৰনিক সা সামগ্ৰী জব্দ কৰা হয়। বোকাখাটত আজি আবকাৰী বিভাগে কুৰুৱাবাহী গাঁও আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত চোলাই মদৰ বিৰুদ্ধে অভিযান চলাই দুটা গোচৰ ৰুজু কৰে। অভিযানকাৰী দলটোৱে 600 লিটাৰতকৈও অধিক চোলাই বনোৱা সামগ্ৰী আৰু 15 লিটাৰ অবৈধ সুৰা ঘটনাস্থল

0: 577 voters have submitted the enumeration forms. In table tennis, India's Ankur Bhattacharjee won his maiden men's singles title at the WTT Feeder Olomouc tournament at Chekiu. The world number 78 defeated third seed Denis Kozul of Slovenia 3-1 in the final. Ankur had earlier secured the men's doubles gold with compatriot Akash Pal, defeating Hungarian Polish pair of C. András Santosi and Alan K. Jalowski 3-1 in the final. And that is the end of this news bulletin.
1: Eya Akakbani. Batri Hote Moi, Onkur Jyoti Sharma. Etiar Pradhan Batri Humuhol. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি সাদিয়ৰ জাপাৰভৰ সৈতে বিশ্বেকৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত কাইলৈ 16টা প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা উদ্যোগৰ বাৰ্ষিক পাৰদৰ্শিতা পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথমচোৱাত দেশৰ মুঠ ঘৰুৱা উৎপাদন 7.8% হোৱাটো অভূতপূৰ্ব সাফল্য বুলি উল্লেখ কৰিছে। ভাৰতীয় টেবল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যই চেকিয়াত অনুষ্ঠিত WTT ফিডাৰ টেবল টেনিছ প্ৰতিযোগিতাত WTT পুৰুষৰ খিতাপ অৰ্জন কৰে আৰু US অপেনত 24 বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী নভাক জকোভিচে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডতে পৰাজয় বৰণ কৰি প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি সাদিয়ৰ জাপাৰভৰ সৈতে বিশ্বেকত এখন বৈঠকত অংশগ্ৰহণ কৰে। দুয়োজন নেতাই দ্বিপাক্ষিক সম্পৰ্কত হোৱা সাফল্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু কিৰ্গিজ গণৰাজ্য আৰু ভাৰতৰ সৈতে থকা কৌশলগত অংশীদাৰিত্বক আৰু অধিক সুদৃঢ় কৰাৰ সংকল্পক দোহাৰে। তেওঁলোকে অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা বৃদ্ধি কৰাটো সন্মত হয়। তেওঁলোকে শিক্ষাৰ্থী বিনিময় আৰু সাংস্কৃতিক সহযোগিতাৰ জৰিয়তে বৰ্ধিত নাগৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদী কিৰ্গিস্তানলৈ গৈছে। এই বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিশ্বেকত চলি থকা ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকৰ আহৰিত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে এখন বৈঠকত মিলিত হয়। দুয়োজন নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় লৈ আলোচনা কৰে। পশ্চিম এছিয়া অঞ্চলত শেহতীয়া ঘটনা প্ৰৱাহৰ বিষয়েও দুয়োজন নেতাই আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ দৃঢ় স্থিতিক দোহাৰি কয় যে সকলো বিষয় বাৰ্তালাপ আৰু কূটনীতিৰে সমাধান হোৱাটো উচিত। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বেকত আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাছিনিয়ানক সাক্ষাৎ কৰে। দুয়োজন নেতাই প্ৰতিৰক্ষা, অৰ্থনীতি, ঔষধ, বিজ্ঞান আৰু প্ৰযুক্তি, সংস্কৃতি আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বিভিন্ন কৌশল সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি আঞ্চলিক আৰু গোলকীয় ঘটনা প্ৰৱাহৰ বিষয়ে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বেকত প্ৰৱাসী ভাৰতীয়সকলৰো উষ্ম আদৰণি লাভ কৰে। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে কালি কিৰ্গিস্তানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভ্ৰমণৰ প্ৰথম দিনা বিশ্বেকত ভাৰতৰ মিত্ৰ দেশৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিশ্বেকৰ মহাত্মা গান্ধী স্মাৰক উদ্যানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। যোগ আৰু মানক একাডেমীকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ সৈতে কাম কৰি থকা 4খন দেশৰ প্ৰতিনিধি বৈঠকত উপস্থিত থাকে। শ্ৰীমোদীয়ে কিৰ্গিস্তানত আজিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। কাইলৈ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দিব। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী মোদীয়ে এই সংস্থাৰ কেইবাগৰাকীও নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। এইবাৰ এই সন্মিলনৰ বিষয়বস্তু হৈছে ছাংহাই সহযোগিতা সংস্থাৰ 25 বছৰ, একেলগে বহনক্ষম, শান্তি, উন্নয়ন আৰু সমৃদ্ধিৰ দিশত। এই সন্মিলনত সন্ত্ৰাসবাদ প্ৰতিৰোধ, আঞ্চলিক স্থিৰতা আৰু সীমান্তৰ ইপাৰৰ ভাবুকিৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত অগ্ৰাধিকাৰ দিয়া হ'ব। বস্ত্ৰ আৰু পৰিধান সামগ্ৰী খণ্ড দেশৰ সাংস্কৃতিক ঐতিহ্যৰ কেৱল গুৰুত্বপূৰ্ণ অংশই নহয় বৰং এই খণ্ডই লক্ষ লক্ষ লোকক জীৱিকাৰ সুবিধা দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মত প্ৰকাশ কৰিছে। আজি নতুন দিল্লীৰ যশোভূমিত ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান NIFTৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ NIFTৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ চানকী ধৰি ৰখাৰ লগতে গোলকীয় দৃষ্টিভংগী গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। ফেশ্বন উদ্যোগত মহিলাসকলৰ ভূমিকা বাঢ়ি অহাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অনুষ্ঠানত উপস্থিত থকা প্ৰায় 4,000 শিক্ষাৰ্থীৰ 85% ছাত্ৰী। বস্ত্র আর ফ্যাশন উদ্যোগত আন্তঃরাষ্ট্রীয় পর্যায়ে

পৰিচয় লাভ কৰাৰ ক্ষেত্ৰত ভাৰতৰ অপাৰ সম্ভাৱনা আছে বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ শিক্ষাৰ্থীসকলক নিজৰ জ্ঞান, দক্ষতা আৰু সৃজনীশীলতাক দেশৰ পৰম্পৰাগত বস্ত্ৰ ঐতিহ্য আৰু সমসাময়িক বজাৰৰ সৈতে সংযোগ কৰি নতুন প্ৰযুক্তিৰ সহায় লৈ কাম কৰিবলৈ আহ্বান জনায়। শ্ৰীমতী মুৰ্মুৱে দেশৰ 18খন NIFTৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি এইদৰে কয়। তেওঁ লগতে কৃতি শিক্ষাৰ্থীসকলক স্বৰ্ণ পদকো প্ৰদান কৰে। শ্ৰীমতী মুৰ্মুৱে নিজৰ ভাষণত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বৰঙণি আগবঢ়াবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে কয় যে 2008 চনত তদানীন্তন ৰাষ্ট্ৰপতি ডঃ APJ আব্দুল কালামে NIFTক সমাৱৰ্তনত সম্বোধন কৰিছিল আৰু 18 বছৰ পাছত আকৌ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাৰ্থীসকলক উৎসাহিত কৰিছে। তেওঁ কয় যে প্ৰায় 4000 শিক্ষাৰ্থী আজি তেওঁলোকৰ আনুষ্ঠানিক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ লাভ কৰে। বস্ত্ৰ সচিব তথা নিফটৰ বৰ্ড অৱ গভৰ্ণৰৰ অধ্যক্ষ নীলম স্বামী ৰাওৱে কয় যে বস্ত্ৰ, ফেশ্বন আৰু আৰ্হিৰ বাবে এটা উজ্জীৱিত সময় চলি থকাৰ সময়তে শিক্ষাৰ্থীসকলে স্নাতক ডিগ্ৰী লাভ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত কাইলৈ 16টা প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা উদ্যোগৰ বাৰ্ষিক পাৰদৰ্শিতা পৰ্যালোচনা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এই পৰ্যালোচনাই নতুন থলুৱা প্ৰযুক্তি বিকশাই তোলা আৰু ৰপ্তানি বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিব। এই পৰ্যালোচনা বৈঠকত 7টা ৰাজহুৱা উদ্যোগ ক্ৰমে হিন্দুস্তান এৰোনটিক্স লিমিটেড, মাজগাঁও ডকশ্বিপ বিল্ডাৰ্ছ লিমিটেড, ভাৰত ইলেক্ট্ৰনিক্ছ লিমিটেড, ভাৰত ডাইনামিক্ছ লিমিটেড, গাৰ্ডেন ৰিচশ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড BEML আৰু মিধানীৰ মুখ্য পৰিচালন সঞ্চালকসকল উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথমচোৱাত দেশৰ মুঠ ঘৰুৱা উৎপাদন 7.8% হোৱাটো অভূতপূৰ্ব সাফল্য বুলি উল্লেখ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বিশ্বজোৰা অৰ্থনৈতিক অনিশ্চয়তা, খনিজ তেলৰ মূল্যবৃদ্ধি আৰু যোগান শৃংখললৈ অহা বাধা সত্ত্বেও এই সাফল্য দেশবাসীৰ সামূহিক শক্তি আৰু সহনশীলতাৰ প্ৰতিফলন। ইপিনে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এই সাফল্য দেশবাসীৰ একগ্ৰতা আৰু পৰিশ্ৰমৰ বাবে সম্ভৱ হৈ উঠিছে। NDA চৰকাৰে গ্ৰহণ কৰা সংস্কাৰ আৰু গতিশীল অৰ্থনীতিৰ পৰিচালনাৰ বাবে এই সুফল লাভ কৰাটো সম্ভৱ হৈছে বুলি উল্লেখ কৰি সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ সকলোৰে অৰ্থনৈতিক সুবিধা অধিক সম্প্ৰসাৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে শক্তিখণ্ডৰ সহযোগিতাৰ বাবে ভাৰত আৰু কাটাৰে পাৰস্পৰিকভাৱে সুদৃঢ় অংশীদাৰিত্ব আৰু আন্তৰিক সম্পৰ্ক ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত পেট্ৰনেট LNG আৰু কাটাৰ এনাৰ্জীৰ মাজত সম্পন্ন হোৱা চুক্তিৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীপুৰীয়ে কয় যে এই 20 বছৰীয়া চুক্তিৰ জৰিয়তে 2028 চনৰ পৰা 2048 চনলৈকে বাৰ্ষিক 7.5 নিযুত টনৰো অধিক LNG ভাৰতৰ বাবে সুৰক্ষিত হৈ ৰ'ব। এই চুক্তি দুয়োখন দেশৰ শক্তি অংশীদাৰিত্বৰ ক্ষেত্ৰত এক যুগান্তকাৰী সাফল্য আৰু ভাৰতৰ দীৰ্ঘম্যাদী শক্তি নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ ৰ'ব বুলিও বাৰ্তাটোত তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে কাটাৰত নতুনকৈ নিযুক্তি লাভ কৰা ভাৰতৰ ৰাষ্ট্ৰদূত ডঃ কে শ্ৰীকৰ ৰড্ডীৰ সৈতে হৰদীপ সিং পুৰীয়ে আজি বাৰ্তালাপ কৰে। ভাৰতীয় টেবুল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যই চেকিয়াত অনুষ্ঠিত WTT ফিডাৰ টেবুল টেনিছ প্ৰতিযোগিতাত WTT পুৰুষৰ খিতাপ অৰ্জন কৰে। ব্যক্তিগত স্তৰত একক খিতাপৰ লগতে তেওঁ সহ খেলুৱৈ আকাশ পালৰ সৈতে যৌথভাৱে পুৰুষৰ ডাবলছত স্বৰ্ণ পদক লাভ কৰিবলৈ সমৰ্থ হয়। বিশ্বৰ 78 সংখ্যক স্থানৰ খেলুৱৈ অংকুৰে একক শাখাৰ ফাইনেলত তৃতীয় স্থানৰ খেলুৱৈ শ্লোভেনিয়াৰ ডেনি কজলুক 3-1 ব্যৱধানত পৰাস্ত কৰি এই স্মৰণীয় সফলতা অৰ্জন কৰে। উল্লেখযোগ্য যে ভাৰতীয় খেলুৱৈজনৰ WTT ফিডাৰত এইটোৱে একক খিতাপ। US অপেনত 24 বাৰৰ গ্ৰেণ্ডশ্লেম বিজয়ী নভাক জকোভিচে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডতে পৰাজয় বৰণ কৰি প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। আৰ্জেণ্টিনাৰ মাৰিয়ানো নাভনে জকোভিচক 7-6, 5-7, 4-6, 6-2, 6-1 ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। উল্লেখযোগ্য যে 2006 চনৰ অষ্ট্ৰেলিয়ান অপেনৰ পিছৰে পৰা নভাক জকোভিচে কোনো এখন গ্ৰেণ্ডশ্লেমৰ প্ৰথমখন খেলত পৰাজিত হোৱা নাছিল। আনহাতে মহিলাৰ একক শাখাত ভেনাছ উইলিয়ামছেও US অপেনৰ প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈছে। 46 বছৰীয়া আমেৰিকান খেলুৱৈগৰাকী ছফিয়া কেনিনৰ হাতত 6-2, 7-6 পোনপটীয়া ছেটত পৰাস্ত হয়। জাপানত হ'বলগীয়া এছিয়ান গেমছত অলিম্পিয়ান CN ভৱানী দেৱীয়ে ভাৰতৰ 20জনীয়া ফেঞ্চিং দলটোক নেতৃত্ব দিব। কালি ভাৰতীয় ফেঞ্চিং এছ'চিয়নে দলটোক ঘোষণা কৰে। অহা 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানৰ IC নাগোয়াত 20 সংখ্যক এছিয়ান গেমছ অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানৰ বিষয় হৈছে গৰমৰ দিনত হোৱা ছালৰ ৰোগ আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা। আজি এই অনুষ্ঠানত আমাৰ সৈতে আছে ঘোঁৰামাৰী স্বস্থায়ু ক্লিনিকৰ আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ প্ৰণীতা বড়ো। নমস্কাৰ ডাক্তৰ প্ৰণীতা বড়ো।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: এই অনুষ্ঠানটি যিহেতু আমাৰ জ্যেষ্ঠ নাগৰিকৰ কাৰণে, প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, গৰম দিনত বয়োজ্যেষ্ঠ লোকসকলৰ মাজত সাধাৰণতে কি কি ছালৰ ৰোগ বা সমস্যা দেখা যায় আৰু ইয়াৰ কাৰণসমূহ কি কি?
1: হয়, গৰমৰ দিনত যিহেতু আমাৰ আয়ুৰ্বেদৰ মতে গ্ৰীষ্ম ঋতু যিহেতু আৰু বৰ্ষা ঋতু একেলগে থাকে ন, তো তাত বাত আৰু পিত্তৰ প্ৰকোপ বেছি হয়। আমাৰ আয়ুৰ্বেদৰ ত্ৰিদশা বুলি আছে, বাত পিত্ত কফ, তাৰে বাত আৰু পিত্ত বেছিকৈ হয়, যাৰ কাৰণে কিছুমান স্কিন ডিজিজ বা ছালৰ ৰোগ দেখা যায়। আপোনাৰ তাৰ কাৰণে হ'ব কি, এতিয়া ধৰি লওক বাৰিষাৰ বতৰ হা, এতিয়া কাপোৰ নুশুকাব, কাপোৰবিলাক ভিজি থাকিব, তো সেইবোৰ পিন্ধিলে ছালৰ ৰোগ হ'ব, ঠিক আছে। আৰু তাৰপিছত লগতে আকৌ গৰম যেতিয়া আহিব, ঘামিব মানুহে, তেতিয়া ঘামবোৰ ভালকৈ নুশুকাব, তাৰ কাৰণেও ছালৰ ৰোগ হ'ব। বিশেষকৈ দেখা যায় যিবিলাক ফাংগেল ইনফেকশ্যন যিবিলাক, সেইবোৰ এই দুটা কাৰণৰ কাৰণে। আৰু এতিয়া ধৰক বহুতে ধান ৰুই ন, তো তাতে আৰু পানী লাগি, যিবিলাক বৰষুণৰ বেয়া পানী,
0: বোকা
1: পানী লাগি যিবোৰ হয় আঙুলিৰ মাজে মাজে যিবোৰ, সেইবোৰ হয়।
0: এতিয়া অত্যাধিক ঘাম, গৰম আৰু আৰ্দ্ৰতাৰ বাবে যিবোৰ খজুৱতি, ঘামুচি, ছালৰ মানে জ্বলা পোৰা এইবিলাক যে হয়, বয়োজ্যেষ্ঠসকলে এই ক্ষেত্ৰত নিজকে কেনেদৰে তেওঁলোকে সুৰক্ষিত কৰি ৰাখিব, কিবা উপায় আছে নেকি আয়ুৰ্বেদিক?
1: সেয়া এইখিনি আপুনি ডেইলি নিম পানী দি, গৰম পানী দি গা ধুব পাৰি, নিম বইল কৰি, আৰু যদি ধৰি লওক বেছি খজুৱাই আছে, স্কিনটো যেতিয়া বেছি গৰম হৈ যাব, তেতিয়া আপুনি এল'ভেৰা ইউজ কৰিব পাৰে, আৰু হালধিও ভাল। ক'ৰবাত যদি বেছি খজুৱাই খজুৱাই বেছি ধৰক পোচ জাতীয় যেতিয়া বেছি হৈ যায়, হয় হয়, হালধিটো জেনেৰেলি এণ্টি, ধৰি লওক এণ্টিবায়'টিক বা এণ্টি ইনফ্লামেটৰী হিচাপে আমি আয়ুৰ্বেদাত ইউজ কৰোঁ, তো
0: সেইবোৰ ইউজ
1: হয়, কেঁচা হালধি ইউজ কৰিব পাৰে। আৰু যিবোৰ ধৰি লওক এইবোৰ মেডিচিনেল পাৰ্পজতো মানে সেইবোৰ পাউডাৰ ফৰ্ম বা আমাৰ চূৰ্ণ টেবলেট ৱটি এইবিলাকৰ পায়, তো সেইখিনি খাবলৈতো পাৰে ধৰক আয়ুৰ্বেদৰ চিকিৎসকৰ পৰামৰ্শ লাগিব। বাকী আপুনি যিখিনি কৰিব পাৰে, আপুনি এক্সটাৰ্নেলি যিখিনি ধৰক হাৰ্বেল ৰেমেডিজ বা আয়ুৰ্বেদিক সেইখিনি কৰিব পাৰে, আপুনি নিম পাত গৰম কৰি গা ধুব পাৰে, এল'ভেৰা ইউজ কৰিব পাৰে, হালধি, সেইবোৰ।
0: আৰু কিছুমান মানুহ খুব বেছি ঘামে,
1: হয়,
0: তাৰ কিবা আছে নেকি উপায়, মানে ঘামটো অকণমান নিয়ন্ত্ৰণ কৰিব পৰা কিবা উপায় আছে নেকি?
1: ঘামটো যিটো আমাৰ স্বেদ হয় ন, সেইটোতো সবতছে নেচাৰেল বস্তুৱে হয়। ধৰি লওক যিটো মই এতিয়া ক'লো বাত পিত্ত কফ, পিত্ত যাৰ বেছি তেওঁলোকৰ ঘামটো বেছি হ'বই, হয় হয়। যদি আমি পিত্ত ড'জটো যদি আমি সমানভাৱে কৰি নাৰাখোঁ, সেইটো বঢ়োৱা যদি আমি কামবিলাক কৰোঁ, ধৰি লওক

0: বেছি গৰম খালোঁ বা বেছি স্পাইচি খালোঁ তেতিয়া মানে পিত্ত আৰু বাঢ়িব, সেই তেতিয়াতো ঘামটো বেছি হ'বই, ঠিক আছে? গতিকে আমি সেইখিনি কাম কৰিব লাগিব আৰু পানী ইউজ কৰি থাকিব লাগিব আৰু
1: এটা
0: হয় হয় হয় আৰু এনেকুৱা নহয় কি যে বেছিকৈ খাই আছোঁ, ধৰক যেতিয়া পিয়া লাগে তেতিয়াতো খাবই লাগিব আৰু মন কৰিব যে যাৰ মানে ঘামটো বেছি হয় তেওঁলোকৰ মূত্ৰটো কম হয়, তো এক ধৰণেতো ডিহাইড্ৰেশ্যন হৈ আছে, গতিকে সেইকাৰণে পানী চানী আমি খাই থাকিব লাগিব আৰু মানে ধৰক আয়ুৰ্বেদত মানে সেইকাৰণে দেহ প্ৰকৃতি দেহ মানে নিজৰ বডি কনষ্টিটিউশ্যন দেহ প্ৰকৃতি বুলি এটা হেৰি আছে, সেইটো মানে জানি লোৱাটো ভাল হয়, তেতিয়া মানে আমি কি প্ৰকৃতিৰ হয় তেতিয়া গম পাব যে আমি যদি পিত্ত প্ৰকৃতিৰ হেৰি হয় বা পিত্ত আমাৰ গাত বেছি আছে তেতিয়া আমি সেই পিত্তটো আমি কেনেকৈ নিয়মীয়াকৈ বা কমাই ৰাখিব পাৰোঁ সেইখিনি মানে আমি হেবিটছবিলাক কৰিব লাগিব,
1: সেই অভ্যাসবিলাক কৰিব লাগিব।
0: হয় হয়
1: এতিয়া বেছিকৈ যিসকলে ঘামে তেওঁলোকৰ খজুৱতিও বাঢ়ে,
0: হয় হয়
1: ঘামুচি ওলায়,
0: হয়
1: সেইবিলাক মানে নিয়ন্ত্ৰণ কৰিবলৈ এলোভেৰা বা নিমপাতৰ ব্যৱহাৰ কৰিব পাৰে, নহয় জানো? আৰু এতিয়া বয়স বৃদ্ধিৰ লগে লগে আমাৰ ধৰক বয়সস্থ
0: স্কিনটো ড্ৰাই হৈ যায়,
1: শুকান হৈ যায় আৰু বহুত চেনচিটিভ মানে সংবেদনশীলো হৈ পৰে, গৰম দিনত এনেকুৱা ছালৰ কেনেকৈ যত্ন ল'ব লাগিব?
0: এতিয়া চাওক বয়সীয়াল লোকসকল তেওঁ আফটাৰ 60 বাত বাঢ়ি যায়, বাতত কি আছে ড্ৰাইনেছ আছে, ঠিক আছে? আৰু ঠাণ্ডা পৰিলে বেছি ড্ৰাইনেছ বাঢ়ে, ঠিক আছে? যেতিয়া গৰম হৈ আছে তেতিয়াতো পিত্ত বাঢ়ি আছে, লগতে যেতিয়া বৰষুণ দি দিব আপোনাৰ ঠাণ্ডা হৈ যাব, ড্ৰাইনেছটো আৰু বাঢ়ি যাব, ইচ্ছিংটো বেছি হ'ব, গতিকে সেইবিলাকৰ কাৰণে আমি যিটো আৰু প্লেন্টছ ইউজ কৰিব লাগে সেইখিনি কৰিব লাগে। আৰু ধৰি লওক বয়সস্থ মানুহবিলাকে বিশেষকৈ মানে স্কিনটো নিজৰ ময়শ্চাৰাইজ কৰি থ'ব লাগে আৰু বেছি ৰ'দত কাম কৰিব নালাগে, আৰু স্কিনৰ কাৰণে কিছুমান ইউজ কৰিব পাৰে, হয় আয়ুৰ্বেদিক, সেইবোৰ ধৰি লওক এলোভেৰাটোৱে ময়শ্চাৰাইজেশ্যনৰ কাৰণে ভাল হয় আৰু কিছুমান যিবোৰ বাকী তেল চেল সেইবোৰতো মানে আয়ুৰ্বেদিক ডক্টৰৰ পৰামৰ্শ লাগিব।
1: যিকোনো ঔষধ জাতীয় বা এনেকুৱা ধৰণৰ ছালৰ কাৰণে যি ব্যৱহাৰ কৰিব বিচাৰে আয়ুৰ্বেদিক, প্ৰথমতে ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল
0: হয়। যদি যিখিনি ধৰক কমকৈ হৈ আছে সেইখিনিতো নিজেই ঠিক কৰি ল'ব পাৰিব, ধৰি লওক কৰি আছে কিন্তু তথাপিও ভাল হোৱা নাই, তেতিয়া আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব য'ত বহুত বেছি হৈ যায়। যদি আপুনি নিয়মখিনি পালন কৰিব পাৰি আছে তেতিয়াতো ভালেই থাকিব, কিন্তু আপুনি যদি কৰিব পৰা নাই আইডাৰ আপোনাৰ সময় কম বা কামৰ ব্যস্ততাত যদি আপুনি কৰিব পৰা নাই তেতিয়াতো বেছিকৈ হৈ যায় হৈ গ'লেতো আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল।
1: কেনেকুৱা ধৰণৰ ঔষধ প্ৰয়োগ কৰিব পাৰি নি, সাধাৰণ তেনেকুৱা কিবা আছে নেকি আমাৰ মানে যিসকল শ্ৰোতা আছে তেওঁলোকে ডক্টৰে মানে আয়ুৰ্বেদিক মেডিচিনৰ দোকানৰ পৰা কিবা কিনি আনি পেলাই লগাব পৰা কিবা উপায় আছে নেকি?
0: তেনেকেতো হয় তেনেকৈ এডভাইচ কৰাটো ভাল নহ'ব, কাৰণ কিয় আজিকালিতো চবেই পায় কিনিবলৈ ন, OTC প্ৰডাক্ট আহি গৈছে, বাট মানে ধৰি লওক এতিয়া নিজে ডক্টৰহে মানে একজেক্ট ডায়েগনচিছটো ক'ব পাৰিব যে এইটো কি হয়, এইটো ফাংগাল ডিজিজৰ কোনটো ফাংগাল ডিজিজৰ বহুত কেইটা টাইপ আছে, হয় আৰু আপোনাৰ ফাংগেলে হৈছে নে আপোনাৰ ইষ্ট ইনফেকশ্যন হৈছে নে আপোনাৰ ডাৰ্মেটাইটিছ হৈছে, তো সেইটো ডায়েগনচিছ কৰাৰ পিছতহে আপোনাক হয় হয়।
1: গতিকে কোনো আয়ুৰ্বেদিক দোকানৰ পৰা নিজাববীয়াকৈ কিনি নলগোৱাই ভাল,
0: হয় হয়।
1: আৰু আয়ুৰ্বেদত গৰম দিনৰ ছাল সুস্থ ৰখাৰ বাবে কিছুমান ঘৰুৱা উপায় আছে নেকি, মানে যিবোৰ নিৰাপদ আৰু মানে ঘৰতে আমি ব্যৱহাৰ কৰিব পাৰোঁ? আপুনি অলপ আগতে কৈছে নিমৰ কথা বা এলোভেৰাৰ কথা, আৰু মানে নিজাববীয়া আৰু কেনেকুৱা ধৰণৰ যত্ন ল'লে ভাল হয় গৰম দিনকেইটাত
0: নিজৰ ছালটো যাতে বেছি ড্ৰাই হৈ নাযায় আৰু লগতে বেছি ঘামিলে যাতে আমি সেইটো হেৰি কৰি নিদিওঁ, ধৰি লওক
1: ঘামটো খুব
0: হয় হয় ঘামটো শুকুৱাই পেলাই গাটো ধুই দিব লাগে আৰু ভিজা কাপোৰ পিন্ধিব নালাগে, আৰু কিছুমান আৰু প্লেন্টছ আছে সেইবিলাক খোৱাৰ ভিতৰতো থাকে, ধৰক এতিয়া আপোনাৰ স্কিনৰ ইণ্টাৰনেলি কি কি ভাল হয় এইবিলাক খাদিৰা এইবিলাক মঞ্জিষ্ঠা গুৰুচি এইবিলাক স্কিনৰ কাৰণে ভাল হাৰ্বছ এইবিলাক, আৰু ধৰি লওক একেলগে শুব নালাগে, ধৰক কাৰোবাৰ যদি হৈ আছে অলৰেডি ফাংগেল ইনফেকশ্যন বা যিকোনো ধৰণৰ স্কিন ইনফেকশ্যন, এজনৰ পৰা ইজনলৈ খুচুৰা বেমাৰ এইবোৰ, বা কাপোৰবিলাক ইউজ কৰিব নালাগে, একেখন গামোচা বা টাৱেল ইউজ কৰিব নালাগে, আৰু বিশেষকৈ চাবোন যদি মানে বেমাৰ হৈ আছে তেতিয়া মানে চাবোন তাবোন ছেপাৰেট কৰি ইউজ কৰা ভাল, আৰু পানী খাই থাকিব, হাইড্ৰেট কৰি থাকিব নিজকে, সেয়াই আৰু মানে মই আমাৰ শ্ৰোতাসকলক ক'ব বিচাৰিছোঁ শেষত যে

0: আপোনালোকে গৰম দিনত নিজৰ হেৰিটো স্কিনটো হাইড্ৰেট কৰিবলৈ পানী খাই থাকক, নেমু ইউজ কৰিব পাৰে, আৰু ছালখন ভাল ৰাখিবলৈ যাতে ড্ৰাইনেছ নহয় তাতে চন্দনৰ লেপ এইবোৰ ইউজ কৰিব পাৰে। তাতে যদি ঘাঁ চাহ লাগিছে তেতিয়া আপোনালোকে হালধিৰ লেপ ইউজ কৰিব পাৰে, আৰু স্কিনটো এনেই গ্ল' কৰি ৰাখিবলৈ বা ফ্ৰেছ কৰি ৰাখিবলৈ ৰ'জ ৱাটাৰ ইউজ কৰিব পাৰে, গোলাপৰ জল, আৰু এনেই ভিতৰৰ ফালৰ পৰা ভাল কৰি আহিবলৈ আপোনালোকে আমলখি, ত্ৰিফলা মানে খাব পাৰে, সেইবোৰতো আৰু খাব পাৰিব, সেইটো কাৰণে ডক্টৰৰ পৰামৰ্শ নালাগে। যদি তাতকৈ বেছি হয় আৰু যিখিনি মই লাইফষ্টাইল চেঞ্জেছখিনি ক'লোঁ, ধৰক ঘামিলে গাটো ধুই দিব, ঘামখিনি আগতে ঘামি ল'ব দিব, মানে আধা ঘামতে যদি ধুই দিয়ে তেতিয়া আকৌ গা ধোৱাৰ পিছত আকৌ ঘামিব পাৰে, গতিকে গাটো যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া গা মানে ধুই দিব লাগে, গাটো ধুব লাগে। তাৰপিছত জ্বলা মছলা বেছি স্পাইচি খালেতো পিত্ত বৃদ্ধি হ'ব, তেতিয়াতো আৰু নিজৰ গাটৰ পৰাই বেমাৰখিনি আহে ভাল বাহিৰলৈ, তো সেইখিনি নিজৰ নিয়ন্ত্ৰণ কৰি ৰাখিলে আপোনাৰ স্কিনটো মানে ৰেডিয়েণ্ট আৰু গ্লোয়িং হৈ থাকিব।
1: ধন্যবাদ ডাক্তৰ প্ৰণীতা বড়ো বাইদেউ, আপুনি আজি জ্যেষ্ঠ নাগৰিকৰ লগতে আমাৰ সাধাৰণ জনগণৰ কাৰণেও কিছু পৰামৰ্শ আগবঢ়ালে, যিখিনি আমাৰ সকলো শ্ৰোতাৰে কামত আহিব বুলি আমি ভাবিছোঁ, আৰু তেওঁলোকে এই অনুষ্ঠানৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু গৰম দিনত যিহেতু বেছিভাগ মানুহে যথেষ্ট ঘামে আৰু এতিয়া গৰমৰ প্ৰকোপো বাঢ়িছে, গতিকে এইখিনি সময়ত নিজকে শৰীৰত যাতে পানীৰ পৰিমাণ কমি নাযায় সেই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এইখিনি পৰামৰ্শৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনাই আজি পৰিচৰ্যা অনুষ্ঠান দি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ
1: শ্ৰোতা। ইমান পৰে জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা শুনিলে। আজি এই অনুষ্ঠানত আমাৰ সৈতে আছিল ঘোঁৰামাৰী স্বস্থায়ু ক্লিনিকৰ আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ প্ৰণীতা বড়ো। অনুষ্ঠানটি আঁতৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: জুবিন গাৰ্গৰ কণ্ঠত গীতটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক ৰেঙনি।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। প্ৰবীণ অভিনেত্ৰী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ বাটকটীয়া 93 বছৰীয়া ভানু পদ্মাৱতীক ঐতিহ্য তেজপুৰ সন্মান 2026 প্ৰদান। তেজপুৰৰ ঐতিহ্যমণ্ডিত পৰিয়ালৰ ভানু পদ্মাৱতীক আজি বাৰহলীয়াৰ নিজা বাসগৃহত ঐতিহ্য তেজপুৰে এক অনাড়ম্বৰ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে। উল্লেখ্য যে ঐতিহ্য তেজপুৰ শীৰ্ষক অনুষ্ঠানটিয়ে 2026 বৰ্ষৰ দ্বিতীয় গৰাকী ব্যক্তি হিচাপে ঐতিহ্য তেজপুৰ সন্মান আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ইয়াৰ পূৰ্বে আন এগৰাকী বিদুষী মহিলা নৃত্যপতীয়সী অলকা চলিহাক এই সন্মানেৰে সন্মানিত কৰা হৈছিল। শাৰীৰিকভাৱে অসুস্থ হৈ পৰা বিদুষী মহিলাগৰাকীক আজি বাসগৃহতে প্ৰশস্তি পত্ৰ, মুকুট আদিৰে সন্মানিত কৰি অশীতিপৰ শিক্ষাবিদ, অভিনেত্ৰী, এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰা হয়। ঐতিহ্য তেজপুৰৰ সভাপতি গীতালী বৰুৱা, উপসভাপতি অৰুণা দেৱী, বিশিষ্ট কণ্ঠশিল্পী অঞ্জু দেৱী, প্ৰবীণ শিক্ষাবিদ নিবেদিতা ভট্টাচাৰ্য, প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, সমাজকৰ্মী মৃণালিনী বৰা আদিৰ উপস্থিতিত ঐতিহ্য তেজপুৰৰ সম্পাদক মীনাক্ষী ডেকাই আগধৰা এই অনুষ্ঠানত সন্মান প্ৰদানৰ আগে অশীতিপৰ বিশিষ্ট মহিলাগৰাকীৰ জীৱন পৰিস্থিতি আলোকপাত কৰি প্ৰশস্তি পত্ৰ পাঠ কৰে। অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ বিদুষী ভানু পদ্মাৱতীয়ে তাহানিতেই হাতত লৈছিল অলিম্পিক শিখা। আন্তঃ মহাবিদ্যালয় ক্ৰীড়া মহোৎসৱত একেলেথাৰিয়ে দুবাৰকৈ শ্ৰেষ্ঠ দৌৰবিদৰ সন্মান লাভ কৰা পদ্মাৱতীয়ে তেজপুৰ ছোৱালী চৰকাৰী স্কুলত পঢ়ি থকা সময়তে শিৱাজী নাটকত অভিনয় কৰি এগৰাকী অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত বহু নাটকত সহ অভিনেত্ৰী ৰূপে অভিনয় কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণি শৰ্মা, মঞ্চ কোঁৱৰ চন্দ্ৰধৰ গোস্বামীৰ দৰে বৰেণ্য শিল্পীৰ সৈতে চিৰাজকে ধৰি অসংখ্য মঞ্চ নাটকত অভিনয় কৰা ভানু পদ্মাৱতী আছিল সেই সময়ত শ্বিলং গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পোনপটীয়া প্ৰচাৰণত ভাগ লোৱা প্ৰথমগৰাকী মহিলা অভিনয় শিল্পী। নগাঁও মহাবিদ্যালয়ত অৰ্থনীতি বিভাগত অধ্যাপনা কৰি থকা সময়ত একেৰাহে 10 বছৰ NCC দলৰ বিষয়া হিচাপেও দক্ষতাৰ পৰিচয় দিছিল। 1966 চনত নতুন দিল্লীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উত্তৰ পূব কেডেট দলৰ ভাৰপ্ৰাপ্ত বিষয়াৰূপে এমাহকাল দায়িত্ব পালন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃ বিশ্ববিদ্যালয় নাট প্ৰতিযোগিতাত চেনেহৰ সূতা নাটকখনে পাৰদৰ্শিতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এই সন্মান প্ৰদান অনুষ্ঠানত বিদুষী মহিলাগৰাকীৰ সন্মুখতে নাটকৰ সংলাপ পৰিৱেশনকে ধৰি গীত আবৃত্তি আদিৰে অনুষ্ঠান জীপাল কৰি তোলা হয়। সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসমীয়া ক্লাবত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ অংশস্বৰূপে দেওবাৰে সুধাকণ্ঠৰ গীতৰ সুৰ আৰু শব্দৰ

সমলৈ শীৰ্ষক সুৰীয়া সাংগীতিক অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্যই নিৰ্মোহ আলোকপাত কৰে। সুধাকণ্ঠৰ সৈতে সুদীৰ্ঘ 30 বছৰ ধৰি গীত পৰিৱেশন কৰা অঞ্জু দেৱীয়ে সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি কেইবাটাও ভাষাত ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰে। সুৰীয়া সাংগীতিক অনুষ্ঠানত মন্ত্ৰমুগ্ধ হৈ তেজপুৰৰ বিদ্যুৎ সমাজ তেজপুৰৰ চিত্ৰ ভাস্কৰ্য শিল্পীসকলৰ অন্যতম অনুষ্ঠান তেজপুৰ আৰ্টিষ্ট ফৰামৰ দেওবাৰে চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তেজপুৰৰ প্ৰবীণ চিত্ৰশিল্পী তথা প্ৰসিদ্ধ কলা নিৰ্দেশক কুমুদ বৰুৱাক এই অনুষ্ঠানতে প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই মূল সভাত সভাপতিৰ আসন অলংকৃত কৰে তেজপুৰ আৰ্টিষ্ট ফৰামৰ সভাপতি জ্ঞানেন্দ্ৰনাথ বৰাই। চিত্ৰশিল্পী তথা ফৰামৰ বিষয়ববীয়া দশমুকুট কেওতে আগধৰা অনুষ্ঠানটি আৰম্ভ হয় ৰংকোঁৱৰ দেৱকুমাৰ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে দেৱকুমাৰ দাসৰ সহধৰ্মিনী ৰঞ্জনা দাসে। বন্তি প্ৰজ্বলন আৰু নন্দেশ্বৰ কেওটৰ পৰিয়ালৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। বিশিষ্ট চিত্ৰশিল্পী হৰিনাৰায়ণ দাসে আদৰণি ভাষণ আগবঢ়োৱাৰ পিছত দৰং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ কৰ্মচাৰী বিশিষ্ট সমাজকৰ্মী নন্দেশ্বৰ কেওটৰ তিনিগৰাকী পুত্ৰ গিৰিমুকুট কেওট, ডাঃ ৰাণা মুকুট কেওট আৰু দশমুকুট কেওট তথা পৰিয়ালবৰ্গৰ লগতে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ ডক্টৰ ভুৱনেশ্বৰ চহৰীয়া, অকনিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা, সংবাদকৰ্মী পুলক কুমাৰ ডেকাৰ জৰিয়তে প্ৰবীণ চিত্ৰশিল্পী কুমুদ বৰুৱাক গামোচা, চেলেং, স্মাৰক, ফুলাম, জাপিয়ে বিশেষ বঁটা আৰু প্ৰশস্তি পত্ৰৰে জীৱনজোৰা সাধনা বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াই আগবঢ়োৱা ভাষণত কয় যে কবিয়ে শব্দৰে কলা সৃষ্টি কৰে আৰু চিত্ৰশিল্পীয়ে ৰঙেৰে সৃষ্টি কৰে কলা। উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইয়াৰ আগতে 4টা শাখাত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ বিভিন্ন চিত্ৰকলা বিদ্যালয়ৰ প্ৰায় 150 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মূল অনুষ্ঠানটিত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি তেজপুৰ স্থিত SSB নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ হেডকোৱাৰ্টাৰৰ তৰফৰ পৰা পুৱাই উলিওৱা হয় ৱাকাথন অৰ্থাৎ বেগাই খোজ কঢ়াৰ এক কাৰ্যসূচী। উল্লেখ্য যে হকী খেলৰ যাদুকৰ হিচাপে পৰিগণিত মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকীৰ এই দিনটোত অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত তেজপুৰৰ 2খন স্বায়ত্ত মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় ফুটবল প্ৰতিযোগিতা প্ৰীতি ফুটবল খেলৰ। দৰং মহাবিদ্যালয়ে 4-1 গলত পৰাজিত কৰে ৰঙাবাৰা মহাবিদ্যালয়ক। শোণিতপুৰত জিলা প্ৰশাসনৰ দ্বাৰা কেন্দ্ৰীয় শিক্ষক দিৱসত কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত কৰিব 33 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ পৌৰহিত্যত উদযাপন সমিতিৰ সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুষ্ঠানতে প্ৰকাশ পাব সম্বৰ্ধনা শীৰ্ষক স্মৃতিগ্ৰন্থৰ। প্ৰাক্তন ছাত্ৰ বিশ্ববৰণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। ডক্টৰ ভূপেন হাজৰিকাই অধ্যয়ন কৰা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ মাজত সমবেত কণ্ঠত ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। 30খন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দলে ভূপেন্দ্ৰ সংগীতেৰে জীপাল কৰি তোলে তেজপুৰৰ ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰাংগণ। ইউনিফৰ্মৰ লগতে জাতীয় সাজপাৰ পিন্ধি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দলেই সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ যুগজয়ী গীতসমূহ পৰিৱেশন কৰে। উল্লেখ্য যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই 1926 চনত ষষ্ঠ শ্ৰেণীত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰিছিল। ইয়াৰ পিছতে সান্নিধ্যলৈ আহিছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ। আৰু তেতিয়াৰে পৰা ভূপেন হাজৰিকাৰ শিকিবলৈ আৰম্ভ কৰিছিল জীৱনৰ আদিপাত। সাংগীতিক যাত্ৰাও এই বিদ্যালয়ৰ পৰাই আৰম্ভ হৈছিল বুলি ক'ব পৰা যায়। এইখন বিদ্যালয়ত পঢ়ি থাকোঁতে 10 বছৰ বয়সত কলিকতাৰ চেনোলা কোম্পানীত কলাগুৰুৰ কালজয়ী গীত কাষতে কলচী লৈ প্ৰথম বাণীবদ্ধ হৈছিল ভূপেন হাজৰিকাৰ কণ্ঠত। এই অনুষ্ঠানত উদ্বোধন কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। ইফালে বিধায়ক ঋতুবৰণ শৰ্মাই বিজয়ী দলক পুৰস্কাৰ প্ৰদান কৰে। তেজপুৰৰ নিকটৱৰ্তী খেলমাটি গাভৰু গ্ৰান্তত কুলাংগাৰ পুত্ৰই হত্যা কৰে নিজ মাতৃক। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পিতৃ মকৰ বসুমতাৰীৰ সৈতে পাৰিবাৰিক কাৰণত কাজিয়াত লিপ্ত হয় পুত্ৰ কেৱল বসুমতাৰী। কাজিয়া অধিক বৃদ্ধি পোৱাত পিতা পুত্ৰৰ মাজত সোমাই পুত্ৰক কাজিয়া কৰাত 12

কৰিবলৈ যোৱা সময়তে উগ্ৰমূৰ্তি ধাৰণ কৰা কেৱল বসুমতাৰীয়ে কাঠৰ বাটামেৰে নিজ মাতৃ নিজৰা বসুমতাৰীক উপৰ্যুপৰি প্ৰহাৰ কৰে। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু ঘটে। পাছত স্থানীয় বিহগুৰি আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী কেৱল বসুমতাৰীক গ্ৰেপ্তাৰ কৰে। তেজপুৰত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈ আছে চুৰিকাণ্ড। তেজপুৰত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ সময় এটা পৰিয়ালৰ বাসগৃহত চোৰে প্ৰৱেশ কৰি চুৰী কাৰ্য সংঘটিত কৰে। মাজগাঁও নিকামুলৰ নিবাসী জিতুনাথৰ ঘৰত ভাড়াতীয়া হিচাপে থকা দেৱজিৎ গগৈৰ পৰিয়ালটো নিশা আহাৰ গ্ৰহণ কৰি নিদ্ৰাৰত অৱস্থাত থকা থাকোঁতেই ঘৰৰ দুৱাৰ খুলি চোৰে প্ৰৱেশ কৰে। ইয়াৰ পাছতে ঘৰৰ বিভিন্ন মূল্যৱান সামগ্ৰী আ অলংকাৰ আদি লুটি লৈ যায়। তেজপুৰ সাহিত্য সভাৰ নতুন প্ৰজন্মক লৈ বিদ্যায়তনিক যাত্ৰা। তেজপুৰ সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ জৰিয়তে নগাঁৱৰ ভুকনোকৰ সহযোগ দুদিনীয়া অনুবাদ কৰ্মশালা সামৰণি পৰে। শিক্ষাৰ্থী, গৱেষক, শিক্ষাৰ্থী আৰু শিক্ষকৰ অংশগ্ৰহণেৰে এই কৰ্মশালা অন্ত পৰে। অসমীয়া সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ হলে আমি সংঘবদ্ধভাৱে আগবাঢ়ি যোৱাৰ লগতে অসমীয়া সাহিত্যৰ স্বকীয় বৈশিষ্ট্য প্ৰকাশ কৰিব লাগিব বুলি মন্তব্য কৰে ডক্টৰ অনিন্দিতা কৰে। চেকোস্লোভাকিয়াৰ চেকফ ভাষাটো প্ৰাচুৰ্যময় অৱস্থা এটাৰ পৰা পতনমুখী হৈ পুনৰ আধুনিক কালত অনুবাদৰ জৰিয়তে সমৃদ্ধিশালী হৈ উঠিছিল বুলি মন্তব্য কৰে ডক্টৰ বিশ্বজিৎ বৰঠাকুৰে। অচিৰেই প্ৰকাশ পাব তেজপুৰ সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ প্ৰথমখন কালজয়ী উপন্যাসৰ ইংৰাজী অনুবাদ। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালত ৰক্ত পৃথকীকৰণ সুবিধা উপলব্ধ আছিল যদিও এগৰাকী ব্যক্তিৰ ৰক্তৰ পৰা আন তিনিগৰাকী ব্যক্তি উপকৃত হৈছিল, কিন্তু এই সুবিধাৰ পৰা আজি কিছুদিন ধৰি বঞ্চিত হৈ ৰব লগা হৈছিল। কাৰিকৰী অসুবিধাৰ বাবে ৰক্ত পৃথকীকৰণ ব্যৱস্থাটো নাছিল তেজপুৰৰ ৰক্তভাণ্ডাৰত। পুনৰ এই সুবিধা আৰম্ভ কৰা হয় আনুষ্ঠানিকভাৱে। এতিয়াৰ পৰা চাৰিগৰাকী ব্যক্তি উপকৃত হোৱাৰ ব্যৱস্থাপনা গঢ়ি তোলা হৈছে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ফিটা কাটি আনুষ্ঠানিকভাৱে ৰক্ত পৃথকীকৰণ ইউনিটৰ মুকলি কৰে। এই উদ্দেশ্যৰে তেজপুৰস্থিত IMA সভাকক্ষত এক বিশেষ সভাৰ আয়োজন কৰা হয়। ৰক্তভঁৰালৰ হৈ ডেইজী শইকীয়া আৰু লোহিত বৰদলৈ আগধৰা সভাত জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ অশ্বুত হাজৰিকা, কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ অতুল কলিতা প্ৰমুখ্যে, জিলা ঔষধ পৰিদৰ্শক নেহা আগৰৱালাৰ লগতে ডাক্তৰ সোণালী চাহু, ডাক্তৰ জ্যোতিমণি দেউৰী প্ৰমুখ্যে কেইবাগৰাকী চিকিৎসকে অংশগ্ৰহণ কৰে। তেজপুৰৰ গেৰেকী বিলৰ এটা গভীৰ খালত পৰি স্থানীয় গৌৰৱজ্যোতি বৰুৱা নামৰ এজন কিশোৰ মৃত্যুমুখত পৰে। ৰাইজে প্ৰকাশ কৰি অনুসৰি তিনিদিনমানৰ পৰা কিশোৰজন সন্ধানহীন হৈ আছিল। কিশোৰজনৰ উপঙি থকা অৱস্থাত ৰাইজে দেখিবলৈ পায় আৰু আৰক্ষীক অৱগত কৰে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰা হয় আৰু পৰিয়ালক ইয়াৰ পিছত গতাই দিয়া হয়। প্ৰকৃততে মাছ ধৰিবলৈ যোৱা কিশোৰজনে খালটোৰ এটা গভীৰ অংশত সোমাই পৰে আৰু তেওঁ সন্ধানহীন হৈ পৰিছিল। কুশল বৰুৱাৰ পুত্ৰ গৌৰৱৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাপ পৰিছে। শোণিতপুৰ জিলাৰ 145খন শিক্ষানুষ্ঠানৰ 24,196 গৰাকী শিক্ষাৰ্থীক পাঠদানৰ বাবে 280গৰাকী সমল ব্যক্তিক আনুষ্ঠানিক নিযুক্তি পত্ৰ প্ৰদান কৰে জিলা আয়ুক্তই। জিলাখনৰ 6খন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু 139খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান তথা অধ্যক্ষৰ উপস্থিতিত বিশেষ সভাত সংস্পৃক্ত হোৱা 9টা চৰকাৰী বিভাগৰ মুৰব্বীৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। দক্ষতাৰ শিক্ষা সদৰি কৰি আদৰ্শ ব্যৱসায়ী মঙলদৈৰ SR ডেকাৰ জীৱন পৰিক্ৰমা দাঙি ধৰে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। দক্ষতা বিষয়ক পাঠদান এক যুগান্তকাৰী আঁচনি বুলিও মন্তব্য কৰে জিলা আয়ুক্তগৰাকীয়ে। 7 বছৰ পূৰ্বে ৰঙাপাৰাত সংঘটিত ধৰ্ষণকাণ্ডত অভিযুক্ত ধৰ্ষণকাৰী মোহন গৌৰক 20 বছৰ 2 মাহৰ সশ্ৰম কাৰাদণ্ড বিহিছে তেজপুৰ আদালতে। তেজপুৰ আদালতে প্ৰদান কৰা এক ৰায়দানত 7 বছৰ পূৰ্বৰ এক ধৰ্ষণকাণ্ড সংঘটিত কৰা অভিযুক্ত মোহন গৌৰক এই শাস্তি প্ৰদান কৰা হৈছে। তেজপুৰ আদালতৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে এই ৰায়দান কৰিছে। শ্ৰোতাসকলে ইমান পৰে সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পুলক কুমাৰ ডেকাই।

সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আগবঢ়াইছোঁ আজিৰ দিনটো। আজি 2026 বৰ্ষৰ 31 আগষ্ট সোমবাৰ।

আমেৰিকাৰ মিচিগান ৰাজ্য চহৰৰ ডেট্ৰয়টত বিশ্বৰ প্ৰথম ৰেডিঅ' ষ্টেচন 8MK বাতৰি পৰিৱেশন কৰা হৈছিল 1920 চনৰ আজিৰ দিনটোতে। ভাৰতৰ তৎকালীন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ৰাজ্য পুনৰ গঠনৰ বিধেয়কত অনুমোদন জনাইছিল 1956 চনৰ আজিৰ দিনটোতে। কাৰবোমা বিস্ফোৰণত পঞ্জাবৰ মুখ্যমন্ত্ৰী বেয়ন্ত সিং নিহত হৈছিল 1995 চনৰ আজিৰ দিনটোতে। ব্ৰিটেইনৰ ৰাজকুমাৰী ডায়েনা পেৰিছত হোৱা এক মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল 1997 চনৰ আজিৰ দিনটোতে।

ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছে সোৱৰণত প্ৰতি বছৰে আগবঢ়োৱা এটি আন্তৰ্জাতিক বঁটা। এই বঁটা আন্তৰ্জাতিক বুজাপৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজীৰ সমাজসেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্ব বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়। এই বঁটা 1958 চনৰ পৰা প্ৰদান কৰি অহা হৈছে। 1957 চনৰ এপ্ৰিল মাহত নিউয়ৰ্ক চিটিৰ ৰকফেলাৰ ব্ৰাদাৰ ফাণ্ডৰ ট্ৰাষ্টিসকলে ফিলিপাইন চৰকাৰৰ লগত লগ লাগি এই বঁটা প্ৰদান কৰিছিল। এই বঁটাক এছিয়াৰ নোবেল বঁটা হিচাপেও অভিহিত কৰা হয়। এছিয়া মহাদেশৰ দেশসমূহৰ ব্যক্তি বা সংস্থাকহে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই বঁটা আগবঢ়োৱা হৈছিল 1907 চনৰ আজিৰ দিনটোতে।

ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যু হৈছিল 2020 চনৰ আজিৰ দিনটোতে। ছয় দশকজোৰা ৰাজনৈতিক জীৱনৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীণ ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰী দপ্তৰত কাৰ্যনিৰ্বাহ কৰিছিল। 2012 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে 2009 চনৰ পৰা 2012 চনলৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল আৰু কংগ্ৰেছৰ এজন শীৰ্ষস্থানীয় সমস্যা সমাধানকাৰী নেতা আছিল। 1969 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ সদস্য পদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল। 1975-77 চনত ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা হয়। 1982-84 চনত বিত্তমন্ত্ৰী পদৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব পায়। 1980-95 চনলৈকে এই সময়ছোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল। ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰিত্বকালত মুখাৰ্জীক পাৰ্শ্ৱৱৰ্তী কৰি ৰখা হয়। অসন্তোষ মুখাৰ্জীয়ে কংগ্ৰেছ পৰিত্যাগ কৰি ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ বুলি নিজৰ দল খোলে। পাছত 1989 চনত ইয়াক আকৌ কংগ্ৰেছৰ লগত সমন্বিত কৰা হয়। 1991 চনত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ দিনত তেওঁ পৰিকল্পনা আয়োগৰ অধ্যক্ষ আৰু 1995 চনত বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হয়।

পৰৱৰ্তী কালত 1998 চনত ছোনিয়া গান্ধী কংগ্ৰেছ দলৰ অধ্যক্ষৰ পদা নিখন কৰাত তেওঁক এজন বৰিষ্ঠ নেতা হিচাপে প্ৰণৱ মুখাৰ্জীয়ে প্ৰভূত ভূমিকা গ্ৰহণ কৰে। তেখেতে বহুতো মন্ত্ৰিত্ব পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু 2012 চনৰ 25 জুলাইৰ পৰা 2017 চনৰ 25 জুলাইলৈকে তেওঁ ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2012 চনৰ জুলাইত পূৰ্ণয়েক চাংমাক প্ৰায় 70% ইলেক্টৰেল কলেজৰ ভোটেৰে পৰাস্ত কৰি প্ৰণৱ মুখাৰ্জী ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে 2008 চনত পদ্মবিভূষণ আৰু 2019 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল।

ইটালীৰ শিক্ষাবিদ মারিয়া মন্টেসৰীৰ জন্ম হৈছিল 1870 চনৰ আজিৰ দিনটোতে। অসমীয়া ইতিহাসবিদ হেৰম্বকান্ত বৰপূজাৰীৰ জন্ম হৈছিল 1912 চনৰ আজিৰ দিনটোতে। হিন্দী আৰু পাঞ্জাবী লেখিকা অমৃতা প্ৰীতমৰ জন্ম হৈছিল 1919 চনৰ আজিৰ দিনটোতে। বঙালী কথাছবি পৰিচালক ঋতুপৰ্ণ ঘোষৰ জন্ম হৈছিল 1963 চনৰ আজিৰ দিনটোতে। ভূগোল বিজ্ঞানী জাৰ্মানৰ আলফ্ৰেড হেটনাৰৰ মৃত্যু হৈছিল 1941 চনৰ আজিৰ দিনটোতে। শ্ৰোতাসকল, আজিৰ দিনটোৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অঞ্জনা দাস বৈশ্যৰ কণ্ঠত এটি লোকগীত।

আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। সোণাপুৰৰ খেত্ৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথত থকা গাঁত আৰু মেৰামতিৰ অভাৱত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা লোকসকলক 15,000 টকাকৈ কাইলৈ প্ৰদান কৰা হ'ব। আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত সমাগত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙৰ সভাপতিত্বত নগাঁও লোকসভা উপ নিৰ্বাচনৰ প্ৰস্তুতি আৰু পূৰ্বৰ নিৰ্বাচনৰ পৰা অভিজ্ঞতা বিনিময় শীৰ্ষক এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ সৈতে আলোচনাত মিলিত হৈ ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে। বিশ্বনাথ জিলাৰ গহপুৰত চত্ৰং, ব্ৰহ্মজান আৰু হোলেঙি আদি পাহাৰীয়া নৈসমূহৰ বাঢ়নী পানীয়ে গহপুৰত ভয়াৱহ বানৰ সৃষ্টি কৰিছে। তামোলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষীয়ে চলোৱা এটা অভিযানত আজি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ভাৰতীয় টেবুল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যই চেকিয়াত অনুষ্ঠিত WTT ফিডাৰ টেবুল টেনিছ প্ৰতিযোগিতাত WTT পুৰুষৰ খিতাপ অৰ্জন কৰে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো উত্তৰণ।
1: আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ এগৰাকী উদ্যোগী মহিলা, ৰঞ্জিলা মিলি ডলেক।
2: নমস্কাৰ,
1: আপোনাক আদৰণি জনাইছোঁ আমাৰ এই অনুষ্ঠানটিলৈ।
2: থেংক ইউ।
1: প্ৰথমতে আপুনি জনাওকচোন, এই যিটো আপুনি ব্যৱসায় কৰি আছে, আপুনি হস্ততাঁতৰ, তাৰ প্ৰতি কেনেকৈ ইণ্টাৰেষ্টেড হ'ল আপুনি?
2: ইণ্টাৰেষ্টেড মানে আমাৰতো, আমি এতিয়া জনজাতীয় ছোৱালী ন,
1: হয় হয়,
2: সৰুৰ পৰা মাহঁতক দেখি আহিছো
1: ঘৰতে, মানে
2: মই কলেজত থকাৰ পৰাই মানে মই নিজে মানে স্কাৰ্টটোৰ পৰা জৰি তাই কুৰ্তা মানে নিজে মাহঁতে যিটো বনায় তাৰ পৰা চিলাই পিন্ধিছিলো। তাৰপিছত মায়ে কাপোৰ কিনিব কলেজত থকাৰ পৰা মই এনেকে এযোৰ দুযোৰকে বিক্ৰী কৰা আৰম্ভ কৰিছিলো, তাৰমানে 2000 7-8 কথা আৰু।
1: এনে আপোনাৰ আচল ঘৰ কত আছিলে?
2: আচল মোৰ মা ঘৰ লখিমপুৰ, তাৰপিছত বিয়া হলো জোনাইত,
1: এতিয়া তেজপুৰতে
2: আছো।
1: সেইটো
2: মই বিয়া নোহোৱাৰ আগতে 9 ভাবিছিলো, তাৰপিছত DICU এপ্লাই কৰিছিলো, তেতিয়া যিহেতু দেউতাৰ চাকৰি নাছিলে এপ্ৰুভেৰো হৈছিলো। তাৰপাছত মই 10-10 মই বিয়া সোমাই গ'লো, বিয়াত সোমোৱাৰ পাছত মোৰ 10 গেপছ হৈ গ'ল। 10 গেপছ হৈ মই এতিয়া তেজপুৰত আহি সিহঁতে যিহেতু মানুহবোৰক লগত লগ পাই আকৌ মানে সেইখিনি আৰম্ভ কৰিবলৈ মই সুযোগ পালো কোৱাৰ্টাৰতে।
1: প্ৰথমতে মানে কমকৈ আৰম্ভ কৰিছিল নহয় জানো,
2: এটা শাল
1: আছিলে, তাৰমানে সেইটোৰ কাৰণে আপুনি DICUৰ সেইটো নহ'ল আপোনাৰ,
2: সেই গাবৰুতে কৰাটো লখিমপুৰত কৰাটো কেঞ্চেল হ'ল
1: হয়।
2: এতিয়া ইয়াতে দিলে মোক, আজি 3 হ'বগৈ আৰু, কিবা আৰু আছে 3 মাহমান
1: হয়। আৰু সেইটোৰ আঁচনিটোৰ অধীনত আপুনি লোন পাইছে নে বেংকৰ?

0: পৰা লৈছিল নেকি?
1: পাইছোঁ পাইছোঁ,
0: লৈছে ন?
1: লৈছোঁ, চলি আছে এতিয়া।
0: আৰু তেওঁলোকে সেইটো আপোনালোকৰ প্ৰশিক্ষণ দিয়ে, তেনেকুৱা আঁচনিৰ অধীনত দিয়ে?
1: প্ৰশিক্ষণ দিছে তেনেকৈ।
0: আপুনি কাৰ ওচৰত, আপুনি ঘৰটো জানেই, আৰু কিবা প্ৰশিক্ষণ লৈছিল নেকি?
1: প্ৰশিক্ষণ লৈছোঁ মই হালত, ইয়াতে তেজপুৰ মণিকা বাইদেউ বুলি এটা হেলুম আছে ইয়াতে, চানমা কিবা আজাৰপাৰ ওচৰত,
0: হজাৰপাৰ,
1: তাতে মই এই যোনটো জেকাৰ্ড মেচিনৰ কাম কিনে তাত মই ট্ৰেইনিং লৈছিলোঁ 45 দিন।
0: হয়,
1: তেনেকৈ তেতিয়াৰ পৰা মই এখন হাল লগত লগত লৈ আৰম্ভ কৰিলোঁ ব্যৱসায় হিচাপে।
0: হয় হয়। এতিয়া আপোনালোকৰ এই হস্ততাঁতৰ কথাটো ক'লেই সূতাৰ কথাটো আহে, মানে সূতা আপুনি নিৰ্বাচন কৰা মানে চিলেক্ট কৰাৰ পৰা বুলি মানে সামগ্ৰী প্ৰস্তুত হোৱালৈকে কেনেধৰণেৰে কৰে, অকণমান যদি আমাক শ্ৰোতাসকলক কৈ দিয়ে, তেনেকৈ প্ৰস্তুত হোৱালৈকে কেনেধৰণেৰে কামখিনি কৰে আপোনালোকে?
1: সূতাখিনি এতিয়া মই মুগাৰো কৰিছিলোঁতো, মুগা মই আনোগৈ কিবা ঘিলামৰাৰ পৰা, তাৰ টচৰ সূতাটোতো গুৱাহাটীৰ পৰাই অনা হয়।
0: তাৰপিছত
1: প্ৰথমতে মই কটন কৰিছিলোঁ, পদ্মিনী যোনটো মানে মেইন মেটেৰিয়েলটো ভাল আৰু এইটো। তাৰপাছত আহিল মই টচত কৰিলোঁ, মুগাত কৰিলোঁ, তাৰপাছত এতিয়া আজি দুবছৰমান হ'ব পাটৰো আৰম্ভ কৰিলোঁ। তেনেকৈ আজিকালি ৰেডিমেড ববিন পাই যায়তো, ৰেডিমেড ববিন ইহঁতক বাতি কাঢ়ি দিয়ে, তাৰ পাছত আমি অলৰেডি তাতে ইহঁতে ৰেডি কৰি মৰি পঠাই দিয়ে, ইয়াতে আমি নিজে কৰি লওঁ, মানুহ থাকে।
0: এনেই আমাৰ যিটো থলুৱা এৰি পলু সেইবিলাক আজিকালি তেনেধৰণে মানুহে নকৰে, সময় আচলতে লাগে কাৰণে।
1: নাই, এৰিও কৰিছিলোঁ, মই নিজেও পুহিছিলোঁ, কিন্তু অলপমান কি হৈ যায়গৈ সেইটো হাতেৰে কৰোঁতে অকণমান সূতাখিনি ডবলা ডুবলি হৈ যায়,
0: ভাল নহয় মানে,
1: মানে চাদৰ মেখেলাৰ কাৰণে অকণ ইমান উপযুক্ত নহয়, গধুৰ হৈ যায়, সেইকাৰণে কাষ্টমাৰ অকণ পিন্ধিবলৈ অলপ অসুবিধাও পায়।
0: হয় হয়।
1: মেচিন ওলাইছে এতিয়া, মেচিনটোতে কাম কৰি আছে।
0: কি কি আপোনালোকে তৈয়াৰ কৰে এইখিনিৰ ভিতৰতে? আপোনালোকৰ ধৰক গামোচাৰো আহে চাগৈ?
1: গামোচা,
0: গামোচাৰ পৰা বুলি কি কি কৰে আৰু?
1: গামোচা, চাদৰ মেখেলা, যোনটো আমাৰ ট্ৰেডিশ্যনেল মিচিং পদ্মিনী যোনটো মানে পিয়ৰ কাপোৰটো, সেইটো প্ৰায় সেইটোতে কৰোঁ। তাৰপিছত টচত পিয়ৰ টচটো আৰু পিয়ৰ মুগাটো আছে আৰু পিয়ৰ পাত।
0: হয় হয়। আৰু পুৰুষসকলৰো কিছুমান তেনেকৈ বোৱা হেৰি আপোনালোকৰ মিচিং তেনেকৈ পিন্ধে, তেনেকুৱা ধৰণৰবিলাকো আপোনালোকে তৈয়াৰ কৰে নেকি?
1: বনাওঁ বনাওঁ, মিহু গালো।
0: সেয়াও তেনেকৈ কৰে ন? এতিয়া আপোনাৰ কিমান শাল আছে?
1: এতিয়া মোৰ 5খন আছে।
0: 5খন আছে। আৰু ইয়াৰ যিটো বজাৰটো আপুনি কেনেধৰণেৰে মানে কোনখন বজাৰ লয় বা কেনেধৰণে আপোনাৰ ঘৰৰ পৰা লৈ যায়হি নে কওকচোন অকণমান শ্ৰোতাসকলক?
1: বজাৰ মোৰ অলৰেডি এতিয়া কাষ্টমাৰ মই দোকানত দিব লগা হোৱা নাই, এতিয়া সিহঁতে সিহঁতে মোক অৰ্ডাৰ দি দিয়ে, অৰ্ডাৰ দি সিহঁতে নিজে লৈ যায়, প্ৰথমতে ডিজাইন কিনাৰে চাই লয়, চাই লৈ পিনি তেনেকৈ প্ৰায় তেজপুৰতে, গুৱাহাটী বাহিৰতো গৈছে, তেনেকৈ তেজপুৰৰ মানুহ প্ৰায় লৈছে আৰু তেনেকুৱা।
0: এতিয়া আপোনাৰ ক'ত আছে? টুমুকীত?
1: টুমুকীত আছে।
0: এনেই আপুনি নিজৰ য'ত আছে শালৰ হেৰি তাতে আপুনি সন্মুখত তেনেকুৱা তাৰমানে দোকান হিচাপেও খোলা নাই আৰু?
1: নাই নাই, এতিয়ালৈকে খোলা নাই।
0: এতিয়া বজাৰ, এতিয়াতো ধৰক প্ৰতিযোগিতামূলক বজাৰ নহয় জানো, সকলোৱে নিজৰ নিজৰ বস্তুটো ভাল কৰিব বিচাৰে বা বেছি বিক্ৰী হোৱাটো বিচাৰে, এই প্ৰতিযোগিতাত আপুনি কেনেধৰণৰ আপোনাৰ বস্তুটোৰ কোৱালিটিটো কেনেকৈ মেইনটেইন কৰি আছে? মানে
1: মোৰ ফেচবুক পেজ আছে, যিখিনি আমাৰ কাষ্টমাইজখিনি কৰাৰ পাছত সিহঁতে কিছুমান বিয়াৰ ছেট কিনে, আজিকালিতো আগতীয়াকৈ সিহঁতে ফটোখিনি কিবা কৰিব নিদিয়ে, সিহঁতে ফটো আপলোড মাৰি দিয়াৰ পাছত আমি সেইখিনি ফটো ফেচবুকত দি দিওঁ। তাৰপিছত বাকী প্ৰায় মই মেটেৰিয়েলখিনি ভালটোৱে কৰি আছোঁ, ডুপ্লিকেট কৰা নাই।
0: মানে সেইটোৱে মই ক'ব বিচাৰিছোঁ যে বহুত আছে কিন্তু বহুতৰ পৰা নিকিনে আপোনাৰ পৰা বিচাৰিব, গতিকে সেইটো আপুনি ৰাখিব লাগিব, সেইটো কোৱালিটিটো মানে।
1: সেইটো কোৱালিটি আজি মোৰ 5 বছৰেই হ'ব, 21 চনতে আৰম্ভ কৰিছোঁ ব্যৱসায় হোৱাৰ পৰা, ঠিকে আছে বুলি ভাবি লৈছোঁ, মানুহে এতিয়াও লৈয়ে আছে।
0: মানে কি আৰু, নিজৰ সেইটো কম্প্ৰমাইজ নকৰাকৈ চলিব লাগে, নহয় জানো?
1: নাই, কম্প্ৰমাইজ কৰা নাই।
0: কিমান মানুহ জড়িত হৈছে আপোনাৰ এতিয়া?
1: এতিয়া মোৰ 5টা
0: মহিলা নে?
1: মহিলা 2গৰাকী আছে, পুৰুষ আছে 3জন।
0: পুৰুষ আছে। আপোনাৰ ওচৰত কোনোবাই আকৌ তেনেকৈ প্ৰশিক্ষণ ল'ব বিচাৰে নেকি এই বিষয়ে? আৰু তেওঁলোকেও ধৰক ব্যৱসায় ভিত্তিত যদি কৰিব বিচাৰে তেনেকৈ কৰে নে লৈছে নে নলয়?
1: না, লৈছে লৈছে, অলৰেডি দুজনী ইষ্টাব্লিছ অলপ হৈছেগৈ আৰু, সিহঁতে দুখন হাল চলাইছে এতিয়া, মোৰ তাতে শিকি লৈ পিনি তেনেকুৱা। বাকী তাত থকা গাঁৱৰ মানুহবোৰ তেনেকৈ আহিব বিচাৰে, যোনে আহে সিহঁতক শিকাই দিওঁ তেনেকৈ।
0: হয় হয়। এগৰাকী মহিলা হিচাপে কিবা তেনেকুৱা অসুবিধা আপুনি পাইছে নেকি এই কামটো কৰি যাওঁতে?
1: অসুবিধাটো পাইছোঁ নোপোৱা নহয়, কাৰণ মানুহটো থাকে, মোৰ ল'ৰা ছোৱালী সৰু সৰু হৈ আছে, তাৰ মাজতে এতিয়া মোৰ যিহেতু চখ আছে তাৰ মাজতে মই ওলাই লওঁ আৰু, ৰাতি দিন নাই আৰু, ইহঁতক স্কুল ওলোৱাৰ পাছতে মই সেইখিনি কামত লাগি যাওঁ।
0: ল'ৰা ছোৱালী কিমান ডাঙৰ আপোনাৰ?
1: ল'ৰা ছোৱালী এইবাৰ ডাঙৰটো মেট্ৰিক দিব, ছোৱালী 5ত, ল'ৰা সৰুটো এই 1ত।

0: আপুনি মানে দিনৰ সময়খিনি আপুনি সেই স্কুল যোৱাৰ পিছত ব্যস্ত থাকে নহয়
1: ব্যস্ত থাকোঁ
0: সন্ধিয়ালৈ কাম নাথাকে চাগে নিশ্চয়
1: থাকে সন্ধিয়া ইহঁতক পঢ়াই শুনে পঠাই মেলি তাৰপিছত মোৰ ৰাতি কেতিয়াবা 11টা বাজি যায় ছিজনত কাম কৰোঁতে এনেকুৱা এটা দিনো পাৰ হৈছে যে কাইলৈ মোৰ কাপোৰ দিবই লাগে মই গোটেই ৰাতিও মানে কাম কৰি পাইছোঁ মোৰ দুটা ল'ৰাক লৈ পিনি গোটেই ৰাতি ৰাতিপুৱা 6টা বজাত মেখেলা আৰম্ভ কৰি ৰাতিপুৱা 6টালৈকে শেষ কৰিছোঁ তাৰপিছত তাক চিলাই মেলি ৰেডি কৰি দি থৈ আছোঁ কষ্ট হয় কেতিয়াবা তেনেকৈ কিন্তু ভালো লাগে
0: জড়িত হৈ থাকি।

0: ছটালৈকে শেষ কৰিছোঁ। তাৰপিছত তাক চিলাই মেলি ৰেডি কৰি দি থৈ আছো। কষ্ট হয় কেতিয়াবা তেনেকে, কিন্তু ভালো লাগে।
1: সেইটোৱেই হয়, জড়িত হৈ থাকি এইটো আপোনাৰ দুটা কাম হৈছে। আৰু আপুনি এই যিটো পাঁচগৰাকী মানুহ ৰাখিছে তেওঁলোকৰো পৰিয়াল চলি আছে,
0: চলি আছে,
1: গতিকে সেইটো এটা বৰ ডাঙৰ কথা। আপুনি তেওঁলোকক যে মানে আপ টু ডেট ৰাখিবৰ কাৰণে, সময়ৰ লগত মিল থাকিবৰ কাৰণে তেওঁলোকক আকৌ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰেনে? মানে তেওঁলোকেতো জানে কাম, কিন্তু আজিকালি মই আগতে ক'লোঁ যে প্ৰতিযোগিতাৰ কথা আহি যায়, নতুন নতুন ডিজাইনৰ কথা আছে, তেনেকৈ তেওঁলোকে শিকে নেকি, ক'ৰবাত গৈ বা তেনেকুৱা কৰা নাই?
0: ট্ৰেইনিং তেনেকৈ দিব লগা নহয়, ডিজাইনটো সিহঁতক কৈ দিব লগা হয়,
1: কৈ দিলে কৰি দিব পাৰে,
0: কৈ দিব পাৰে। সিহঁতক সম্পূৰ্ণ ডিজাইনখিনি ক'ব লাগিব। তাৰ কিছুমানে ফটো দি দিয়ে, তাক ফটো দি দিওঁ, যদি নাই মোৰ অনবৰত লাগি থাকিব লগা হয়, সেইটোৱে আৰু।
1: আপুনি এনেই বাহিৰলৈ বা তেজপুৰৰ বাহিৰলৈ তেনেকৈ পঠোৱাৰ বা তেনেকুৱা চিন্তা কৰা নাই নেকি?
0: কৰিছোঁ, অলৰেডি গৈছে, বাহিৰলৈও গৈছে,
1: অসমতেই ধৰক, গুৱাহাটীলৈকে হওক বা আপোনাৰ তাত লখিমপুৰতো যায় চাগৈ?
0: লখিমপুৰলৈ যায়, কমে যায়, কিন্তু প্ৰায় মই তেজপুৰ আৰু গুৱাহাটী, সেইটোত মানে বেছি মানে আহি যায় তেনেকৈ।
1: তাৰমানে আপোনাৰ বেছিকৈ ডিমাণ্ড কোনটোত আছে? আপোনাৰ আমাৰ অসমীয়া যিখিনি পাট মুগাৰ কথা, লগতে মিচিং আপোনালোকৰ সেয়াওটো আছে, সেইখিনিৰো ডিমাণ্ড আছে চাগৈ?
0: মিচিংটোতো পুৰা ডিমাণ্ড আছে,
1: তাত সেইটো বেছি ডিমাণ্ড আছে,
0: বেছি ডিমাণ্ড আছে। আমি পদ্মিনী কাপোৰযোৰ মানে সেইটো মাহঁতৰ দিনৰ পৰা চলি আহে, একদম বেয়া নহয় কাপোৰযোৰ, যি কৰোঁ মই পদ্মিনীয়ে কৰোঁ, বাকী বেলেগ কাপোৰ ইউজ কৰা নাই আজিলৈকে। আৰু যোনে লৈ আহে নেক্সট টাইম তাৰ অঙহি বঙহি তেনেকৈ আহি যায়, তেনেকৈ কাষ্টমাৰটো বাঢ়ি গৈ থাকে, গৈ আছে।
1: এতিয়া যিকেইখন শাল আছে আপোনাৰ, এয়াতো মানে অসমীয়া শাল নহয় আৰু, এতিয়াতো
0: জেকাৰ্ড মেচিনৰ,
1: হয় হয়,
0: উইভিং বুলি কয়,
1: উইভিং হয়, পুৰুষেও তাৰমানে ধুনীয়াকৈ চলাব পাৰে,
0: পুৰুষে বেছিহে পাৰে।
1: আৰু মানে বঢ়োৱাৰ কথা ভাবিছে নেকি? আৰু
0: ভাবিছোঁ, নাভাবা নহয়, কিন্তু এতিয়া অলপমান পোৱালিকেইটা, অকণমান ল'ৰা ছোৱালীকেইটা অলপমান আগবঢ়োৱাৰ পাছত
1: মানে বঢ়ালে আকৌ আপোনাৰ কৰ্মচাৰী আপুনি আকৌ নিয়োগ কৰিব লাগিব,
0: নিয়োগ কৰিব লাগিব, আকৌ থাকা মেলা মই ফ্ৰীতে দিব লগা হয় সিহঁতক, তাৰপিছত বাকী খোৱা বোৱাটো নিজৰ কাপোৰৰ পৰা যিখিনি পইচা পাবলগীয়া থাকে সিহঁতে খোৱা বোৱাটো নিজেই কৰে।
1: তেওঁলোকে আপোনাৰ তাতে থাকে নেকি?
0: থাকা মেলা
1: তাৰমানে দূৰৰ দূৰৰ নেকি তেওঁলোক?
0: প্ৰায় দূৰৰে, আছে কিন্তু কম আছে।
1: তেওঁলোকৰ দৰমহা হিচাপত দিব নালাগে?
0: দৰমহা নহয়, মানে কমিছন হিচাপে থাকে, কাপোৰ এযোৰত কিমানকে লয় এযোৰ।
1: এতিয়া আপুনি কৈছে যে সমস্যা থাকে বুলি, সমস্যাবোৰ মানে সকলো ব্যৱসায়তে থাকে। এতিয়া আপোনাৰ ধৰক সদায়তো মানে কি হয়, কেতিয়াবা হয়তো অকণমান লোকচানৰো সন্মুখীন তেনেকুৱা হয় নেকি?
0: হৈছে হৈছে,
1: হয় ন? মানে আপুনি অৰ্ডাৰ লৈছে কিন্তু সেইটো আপুনি ধৰক তাত লাভ নোহোৱাকৈ আপুনি দিবলগীয়া হৈছে, তেনেকুৱা হৈ যায় নহয় জানো? সেইটো কিহৰ কাৰণে হয়? আপোনাৰ যিটো কেঁচা মাল আনে সেইটোৰ দাম বেছি বা তেনেকুৱা ধৰণৰ কাৰণে হয় নেকি?
0: দামৰ লগত সেইটো হোৱা নাই, কেতিয়াবা শিপিনীয়ে ভুল কৰি দিয়ে,
1: তেতিয়া আকৌ নতুনকৈ বনাব লাগিব,
0: তেতিয়া আকৌ নতুনকৈ বনাব লগা হয় যায়। ৰিচেণ্টলি মোৰ আজি যোৱা বছৰ তেনেকৈ বিয়াৰ কাপোৰৰ যোৰহাটৰ আছিলে, তেনেকৈ মেইন ছেট বনাইছিলোঁ, মেইন ছেট বনোৱাত ভুল হৈছে তেনেকৈ। গুণাৰো মানে বেলেগ বেলেগ কালাৰ থাকে ন, একেটা গুণা যদিও মানে তাৰে নাম থাকে, সি যোনে শিপিনীজনী মানে ইটো ইটো মূৰত যিটো গুণা মাৰিছিলে সিটো মূৰত সেইটো মাৰা নহ'ল, তেনেকে মানে প্ৰায় কেতিয়াবা লোকচান হৈ যায়। তেতিয়া সিহঁতক যিখিনি এতিয়া মেইন ছেট এযোৰ ববলৈ হ'লে আমি 5,000-6,000 দিব লাগে, তেতিয়া সিহঁতক অকমান কমাই মেলি দিওঁ আৰু, তেনেকুৱা টাইপ লোকচান হয়।
1: আৰু এনেকুৱাও হয় নেকি কেতিয়াবা, আপুনি ধৰক যেতিয়া এগ্ৰিমেণ্ট কৰিছে আপুনি সূতাৰ দামটো যি আছিলে পিছত বাঢ়িল, এনেকুৱা ধৰণৰ কেতিয়াবা হ'ব পাৰে চাগৈ? এনেকুৱা হৈ যায়, আপুনি বন্দোবস্ত কৰাৰ সময়ত যিটো আছিলে পিছত বাঢ়ি গ'ল, আপুনি বনোৱাৰ সময়ত তেনেকুৱা ক্ষেত্ৰত আপোনাৰ অকণমান লাভটো আচলতে কমি যায় আৰু,
0: কমি যায়।
1: হয় হয়,
0: এই মুগাৰ ক্ষেত্ৰত মোৰ তেনেকুৱা হ'ল, আজি দুবছৰ আগতে অৰ্ডাৰ লোৱা তেতিয়া আছিলে 22,000-23,000 আছিলে, এতিয়াতো পটককৈ 30,000 হৈ গ'ল পিয়ৰ মুগা কাপোৰ, মানে 1 কেজিৰ দাম। এতিয়া আমি যদি দিবলৈ আমি ইপিনিক দিব লগা হয় 6,000-7,000কৈ এযোৰ কাপোৰত, আমাৰ সোমাই যায় আধা কেজি
1: হয়
0: তেনেকে, কেতিয়াবা আধা কেজি নোলাই গৈ তেনেকুৱা হয়, তেনেকুৱাত অলপমান এতিয়া অলপ মিলাব দিগদাৰ হয়। যোৱা বছৰো এনেকুৱা এটা এবাৰ লছ হৈছে পিয়ৰ টছত, পিয়ৰ মুগা দি পানীত মাৰি থাকোঁতে, এবছৰ আগতে অৰ্ডাৰ আছিলে, তাৰপাছত দামটো মই অলপ কমকে ক'লো আগৰ নিচিনাকে, কিন্তু উপায় নাই, মই কাষ্টমাৰটো ৰখাবৰ কাৰণে সেইখিনি 1,000 বা 500 লছ হ'লেও মই দিব লগা হৈ যায়, দি দিওঁ আৰু।
1: হয় হয়,
0: তেনেকুৱা।
1: এনেই আমাৰ গামোচাৰ চাহিদাটো অলপ কম নেকি? এইটো আচলতে গামোচা বহুতেই বনাইতো নহয় জানো,
0: গামোচা অলপ দিগদাৰ হৈ যায় আমাৰ কাৰণে, গামোচাটো এভেইলেবল হৈ যায় আৰু, বাহিৰৰ গামোচাখিনি সময়ত

0: আহি যায়।
1: অঁ সেইটোৱে আমাৰ বজাৰখনতো প্ৰভাৱ পেলাইছে আচলতে।
0: এতিয়া শিপিনীক আপুনি চাওক, গামোচাখনত এখন গামোচা বওঁতে 100 টকা দিব লাগে, সূতাৰ দামখিনি থাকে, তাৰপিছত এতিয়া বিক্ৰী কৰিব হ'লে 200 টকাও কিছুমানে দিব নিবিচাৰে, 150 টকা দিব বিচাৰে এটা ফুল এনেকৈ থকা কিনে, তেনেকৈ অলপ মানে গামোচাখিনি অলপ লছ হৈ যায়।
1: এতিয়া এনেকুৱা ধৰণৰ ব্যৱসায়টো যদি আমাৰ উঠি অহা চামে কৰিব বিচাৰে কোনোবাই তেনেধৰণেৰে, আপুনি কেনেধৰণে তেওঁলোকক মানে পৰামৰ্শ দিব?
0: মইতো কৰিব লাগে বুলিয়ে ভাবোঁ, যিহেতু বাহিৰৰ মানুহখিনি ইমান এক্টিভ। এতিয়া যিখিনি ডিজাইন আমাৰ ইয়াৰ পৰা যায়, সেই মেচিন মেটৰ কাপোৰ তোৰণ উলিয়াই দিয়ে সিহঁতে, গতিকে এতিয়া কি হৈছে, আমাৰ ইয়াৰ মানুহবোৰ কাম কৰিব নিবিচাৰে। আপুনি বাহিৰৰ যিমানখিনি ইণ্ডাষ্ট্ৰি আছে তাতে চাব, চব বেংগলোৰৰ পৰা আহে মানুহ, মই বাৰু লগোৱা নাই, বেংগলোৰৰ পৰা মানুহ আহি পিনে আপুনি শিপিনীৰ কাম কৰি পিনে ইয়াৰ পৰা কিমান পইচা লুটিছে সিহঁতে। আমাৰ মানুহখিনি ওলাই আহিব নিবিচাৰে, কিন্তু যদি ওলাই আহে তেতিয়া কিন্তু বহুত ভাল হ'ব, লাভো হ'ব, বাহিৰলৈও আমি কাপোৰখিনি পঠাব পাৰিম। কিন্তু এতিয়া যিমান দেখিছোঁ বাহিৰৰ পৰা আমাৰ আহিয়ে আছে, চৰকাৰে কেতিয়াবা মানা কিবা কৰে, বিহু টাইমত কিবা কৰে, সেইটো অলপমান দেখাই দিয়ে, তাৰপাছত আকৌ কেইদিনমান পাছত একেটাই হৈ যায়,
1: হয় হয়
0: তেনেকুৱা হৈছে।
1: তেওঁলোকে প্ৰথমে এই ক্ষেত্ৰত মানে কি কৰিব লাগিব, প্ৰশিক্ষণটো ল'বই লাগিব,
0: ল'ব লাগিব, আগ্ৰহ থাকিব লাগিব,
1: আগ্ৰহ থাকিবলৈ প্ৰথম কথা, আৰু প্ৰশিক্ষণ ল'ব লাগিব, আৰু তাৰপিছতে ধৰক আঁচনিৰ কাৰণে DIC বা এনেকুৱা ধৰণৰ যোগাযোগ কৰিব লাগিব, কাৰণ DIC আঁচনিৰ নহ'লে বেংকেও লোন দিবলৈ অলপ অসুবিধা পায়, পোনপটীয়াকৈতো বেংকে নিদিব, লোন
0: নিদিয়ে নিদিয়ে, আপোনাৰ কামটো চাই ল'ব,
1: চাই ল'ব, হয় নে? এতিয়া আচলতে এই ক্ষেত্ৰত মানে DIC বা তেনেকুৱা অন্য প্ৰতিষ্ঠানেতো সহায় কৰি আছে, মানে আপুনি আৰু কেনেকুৱা ধৰণৰ বিচাৰে, আপোনালোকে চৰকাৰৰ সহায় সহযোগিতা ঠিকেই পাইছেনে?
0: চৰকাৰেতো দি আছে, মইতো নহয়, কিন্তু মোৰ সম্ভৱ অকল সূতাখিনি যদি আমাক যদি কমকে দিয়ে, অলপ কমত দিয়ে, তেতিয়া আমি
1: কম দামত আৰু
0: কাষ্টমাৰক মানে অলপ কমাই পিনে কাপোৰ কিনি দিব পাৰি। এতিয়া এনেকুৱা হৈছে, এতিয়া কাপোৰ সূতা 1 কেজি কিনিবলৈ হ'লে মোৰ টচৰ সূতা আমি 8,000 কিনিব লাগে, শিপিনীক দিব লাগে 3,000, তাৰপিছত বজাৰ যিহেতু বাহিৰৰ পৰা কাপোৰ যোনখিনি মেচিন,
1: 8,000 বুলি ক'লে এইটো কিমান ওজন,
0: কেজি হিচাপে, তাৰে মানে শিপিনীক দিয়াৰ পৰা ধৰি কিবা পৰা ধৰি আমাৰ অলপমান দিগদাৰ হৈ যায়, লাইটৰ বিল চিলখিনিতো আছেই, সেইখিনি বাৰু নকওঁৱেই। যোনখিনি মেচিন মেটৰ কাপোৰ আহে এতিয়া টচৰ, পিয়'ৰ টচ বুলি মানুহে যিহেতু বিক্ৰী কৰে, সেইটো আপুনি সিহঁতে 6,000-7,000 দিব পাৰে, দি দিয়ে, তেনেস্থল মোৰ কাপোৰযোৰ মই যদি 10,000 নাপাওঁ, ডিফাৰেঞ্চটো মানে বহুত দিগদাৰ, মানুহে বুজি নাপায়, সেইটো সিহঁতে 7,000 বিচাৰে কেতিয়াবাই, বা 6,000 বিচাৰে, তেনেকুৱা হৈ যায়, মানে অলপ অসুবিধা হৈ যায় মানে মানুহক বুজাবৰ কাৰণে, কিছুমান জানি বুজিও নজনাকেও কিছুমান কৰে, তেনেকুৱা হৈ যায়।
1: এতিয়া এই বাহিৰৰ পৰা যি কাপোৰেই হওক বা যিটো গামোচাই আহে যে মানে সস্তাত দিয়ে, আমি নোৱাৰোঁ বা মানে আপোনালোকে নোৱাৰে, তাৰ কাৰণটো কি, মানে বাহিৰত সূতাৰ দামটো কম নেকি?
0: সূতা মানে আমি যোনটো সূতা ইউজ কৰোঁ সেইটো সিহঁতে এইটো নকৰে,
1: বেলেগ
0: বেলেগ, আপুনি আমাৰ গামোচাখিনি চাব, পকোৱা সূতা আপুনি যিটো গা মুচিব পাৰিব, কিন্তু বাহিৰৰ গামোচাটোতো নহ'ব, সেইটোতো পলিষ্টাৰ একেবাৰে পিছল, একোৱে নহয়, সেইটোৰ কাৰণে এই মেটেৰিয়েলটোৰ কাৰণে নোৱাৰে। আৰু যিহেতু সিহঁতে মেচিনত বনায়, সিহঁতে 1 ঘণ্টাত সিহঁতে 1,000 কাপোৰ উলিয়াই দিব, কিন্তু আমাৰ এযোৰ কাপোৰত আমাৰ 1 সপ্তাহ লাগি যায়,
1: আপুনি এইটোৰ বাদে বেলেগ কিবা চিন্তা কৰিছে নেকি, হস্ততাঁতে আপুনি বঢ়াম বুলি ভাবিছে নে আৰু কিবা বেলেগ ব্যৱসায়?
0: এইটোহে বঢ়াম, তাৰপাছত মোৰ মানে এটা মন আছে, মই খুব ভাল পাওঁ মানে নাৰ্চাৰী কৰি, ঘৰতে এতিয়া আপুনি মোৰ ফেচবুকটো খুলি চালে গম পাব, কোৱাটাত মই যেনেকৈ আছে,
1: আমাৰ শ্ৰোতাসকলৰ কাৰণে আপোনাৰ ফেচবুক কি নামত আছে, আপোনাৰ নামতে
0: আছে, জীৱন ট্ৰেডিশ্যনেল বুলি আছে,
1: ঠিক আছে বাৰু, শ্ৰোতাসকলে হয়তো চালে তাত গম পাব নহয় জানো,
0: গম পাব তাতে।
1: অঁ, নাৰ্চাৰীৰ কাৰণে আপোনাৰ আপুনি আৰম্ভ কৰিছে নেকি?
0: নাই কৰা নাই, কিন্তু অলৰেডি মই বহুতখিনি মানে এতিয়াও মই প্লান কৰি থৈ দিছোঁ, কিন্তু নাৰ্চাৰীৰ কাৰণে এতিয়া মোৰ প্ৰশিক্ষণ ল'ব লাগিব, এতিয়া ঘৰুৱাভাৱে মই ইউজ কৰি আছোঁ, যিহেতু প্ৰশিক্ষণ লোৱা নাই, আৰু ঘৰো বনাব লাগিব তেনেকৈ, সেইটো মোৰ প্লেনিং এটা, যদি পাৰোঁ ভাবোঁ আৰু এইটো।
1: ঠিক আছে, যদি ঠাই আছে আপুনি এইটো আৰম্ভ কৰিব পাৰে, নহয় জানো,
0: ঠাই আছে,
1: হয় হয়, সেইমতে আগুৱাই যাওক, আৰু আমাৰ শুভেচ্ছা থাকিলে,
0: থেংক ইউ।
1: আচলতে যিকোনো কাম কৰিয়েই মানুহ স্বাৱলম্বী হ'ব পাৰে, নহয় জানো,
0: এটা
1: চাকৰিয়ে যে কৰিব লাগিব কথা নাই, বা যিকোনো এটা পাৰ্টিকুলাৰ ব্যৱসায় কৰিলেহে যে লাভ হ'ব তেনেকুৱা কথা
0: নহয়,
1: বহুতে বেলেগ বেলেগ ধৰণৰ কাম কৰি তেনেকৈ চলি আছে বা স্বাৱলম্বী হৈ আছে, কাৰোবাক তেনেকৈ মানে নিয়োগো কৰিছে, গতিকে আপুনি সেই পাঁচটা পৰিয়ালো চলাই আছে, নিজেও চলি আছে, গতিকে এনেধৰণৰে এটা নিজৰ

0: আত্মবিশ্বাসটো লাগিব এই ক্ষেত্ৰত আৰু সাহসটো লাগিব, নহয় জানো? ঠিক আছে বাইদেউ, আপোনাৰ সৈতে কথা পাতি ভাল লাগিল আৰু আমাৰ যুৱক যুৱতীসকল নিশ্চয় এই অনুষ্ঠানটো শুনি তেওঁলোকেও আগ্ৰহী হ'ব এনেধৰণৰ কাম কৰি স্বাৱলম্বী হ'বৰ বাবে, চাকৰিমুখী নহৈ তেওঁলোকে যাতে ব্যৱসায়টো
1: ওলাই আহিব লাগে। যিহেতু ঘৰত মাটি ঢেৰ থাকে, মই ভাবোঁ যাৰ মাটি আছে সিহঁতে সাংঘাটিক সিহঁতে অকল ধান খেতি কৰিলে যে খাবলৈ পাব সেইটো নহয়। আজিকালি ধান খেতি কৈ মানে সদায় লাগি থকা, পাৰ্মানেণ্টলি আপুনি এটা তামোলকে লগালে, নাৰিকলকে লগালে, সেইটোতো ইমান কষ্ট নহয়।
0: নহয়
1: বহুতখিনি কাম আছে যদি আগ্ৰহ থাকে, তাৰ ওপৰত কোনোবা আগ্ৰহ লাগিব কিবা কৰিব, তেতিয়া নিশ্চয় ছাকচেছ হ'ব।
0: হয় হয়,
1: মই বাৰু ইমান ছাকচেছ এতিয়ালৈকে হোৱাগে নাই, কিন্তু
0: তথাপিও এটা মানে হেৰি কৰিছে নহয় জানো,
1: মানে মনত ভাবোঁ মানে যদি পাৰে যা গোটেই ঘৰৰ মানুহে যদি মিলি কিনে কাম কৰে তেতিয়া চাকৰিৰ প্ৰয়োজনে নাই।
0: হয় হয়, ঠিক আছে বাইদেউ, এইখিনি কথা আমাৰ শ্ৰোতাসকলক জনোৱাৰ বাবে, বিশেষকৈ আমাৰ যুৱক যুৱতীসকলক, যি উঠি অহা যুৱক যুৱতীসকলক, তেওঁলোকে হয়তো অনুপ্ৰাণিত হ'ব আৰু আপুনি আহি এইখিনি কথা আমাৰ ষ্টুডিঅ'ৰ মজিয়াত কোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
1: থেংক ইউ।
0: ইমান পৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত এগৰাকী উদ্যোগী মহিলা ৰঞ্জিলা মিলি ডলেৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: এয়া আকাশবাণীৰ তেজপুৰ। এতিয়া আগবঢ়াইছোঁ নেপালী জনগোষ্ঠীৰ লোকসংগীত, পৰিৱেশন কৰিছে নৰবাহাদুৰ দৰ্জী আৰু সংগীসকলে।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সিয়েল আছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তি পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক।

মিডিয়া ভিভ 266.6 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এপ মোবাইল এপ যোগেদিও শুনিব পাৰিব। এতিয়া আগবঢ়াইছো ৰূপজ্যোতি নাথৰ কণ্ঠত কেইটিমান আধুনিক গীত। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা ৰূপজ্যোতি নাথৰ।

0: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে
2: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: শ্ৰোতাসকলে আধুনিক গীত শুনিছে ৰূপজ্যোতি নাথৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শিল্পীয়ে গাবলৈ লোৱা গীতৰ কথা আৰু সুৰ মৃণালকান্তি মেধিৰ।

ইমান পৰে শ্ৰোতাই ৰূপজ্যোতি নাথৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ হোৱাটছআপ বাৰ্তাযোগে শ্ৰোতাই অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। মই প্ৰথমটো বাৰ্তা

পঢ়িবলৈ লৈছোঁ। আমালীয়ে লিখিছে, তেজপুৰৰ অভিজিত কলিতাই। নমস্কাৰ, আকাশবাণী তেজপুৰৰ মূৰ্ছনা অনুষ্ঠানৰ মই নিয়মীয়া শ্ৰোতা। যোৱা খণ্ডত মোৰ অনুৰোধ গীতটি শুনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি মই জুবিন গাৰ্গ আৰু জুবলীৰ তুমি বাৰিষা তুমি বৰষুণ তুমি ছাতি গীতটিৰ বাবে অনুৰোধ জনাই এই বাৰ্তা প্ৰেৰণ কৰিলোঁ। যদি এই গীতটো উপলব্ধ নাথাকে, চিলা চিলা মই গীতটি শুনোৱাব বুলি আশা কৰিলোঁ। ধন্যবাদ, আপোনাকো ধন্যবাদ জনাইছোঁ। আমাৰ হাতত জুবিন গাৰ্গ আৰু জুবলীৰ কণ্ঠৰ তুমি বাৰিষা তুমি বৰষুণ তুমি ছাতি গীতটি আছে। গতিকে আপোনাৰ প্ৰিয় গীতটি বজাই শুনাইছোঁ। শুনি থাকিব আমাৰ অনুষ্ঠান আৰু আগলৈকো এনেদৰে গীত অনুৰোধ কৰি থাকিব। ধন্যবাদ।

0: অধ্যায়, আমার লোকপিয়ন, আমার বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক।

0: 2027 আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: এইবাৰ মই আন এটি বাৰ্তা পঢ়িবলৈ লৈছো। প্ৰতি মূৰ্চনা, আকাশবাণী তেজপুৰ। মিতালী চৌধুৰী কণ্ঠৰ বুঢ়া লুইতৰ বিশাল বাহুৰ কণ্ঠৰ গীতটি শুনিবলৈ অনুৰোধ কৰিছো। ধন্যবাদেৰে হৰেণ কলিতা আৰু মালতী কলিতা, বৰহিচা বৰদোৱা নগাঁও। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো আমালে এনেদৰে গীত শুনিবলৈ অনুৰোধ কৰাৰ বাবে। আপোনালোকৰ প্ৰিয় গীতটি আপোনালোকলৈ আগবঢ়াই দিছো।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: অনুষ্ঠানত এইবাৰ আন এটি বাৰ্তা মই পঢ়িবলৈ লৈছোঁ। আমালৈ লিখি পঠিয়াইছে গহপুৰৰ পৰা পংকজ ইংটি, চুমি তেৰণপি আৰু নলবাহাদুৰ ছেত্ৰীয়ে। তেওঁলোকে লিখিছে প্ৰতি আকাশবাণী তেজপুৰ নমস্কাৰ গ্ৰহণ কৰিব, সকলো কুশলে আছে নিশ্চয়। অনুগ্ৰহ কৰি জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো এটি ভক্তিমূলক গীত শুনাই দিবৰ বাবে অনুৰোধ কৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। আমি ভালেই আছোঁ, আপোনালোকো নিশ্চয় কুশলে আছে। এয়া শুনকচোন আপোনালোকৰ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠত এই ভক্তিমূলক গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকলে হোৱাটছআপ বাৰ্তাযোগে প্ৰেৰণ কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ মই আন এটি বাৰ্তা লৈছোঁ। প্ৰতি মূৰ্চনা সেৱা গ্ৰহণ কৰিব আকাশবাণী তেজপুৰৰ মূৰ্চনা অনুষ্ঠানটো আমাৰ খুবেই প্ৰিয়। এই অনুষ্ঠানৰ জৰিয়তে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত শুনিবলৈ অনুৰোধ কৰিলোঁ। তেওঁলোকে লিখিছে, বৰ্ণিল বড়ো, মৰমী বসুমতাৰী, সুচেন হাইনেৰী আৰু কৰবীৰ দৈমাৰী ঢেকীয়াজুলিৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ আমালৈ এনেদৰে হোৱাটছআপ যোগে বাৰ্তা প্ৰেৰণ কৰাৰ বাবে। আৰু আপোনালোকৰ প্ৰিয় গীতটি আপোনালোকলৈ আগবঢ়াই দিছোঁ। শুনকচোন ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি।

অনুষ্ঠানৰ শেষত এটি বাৰ্তা পঢ়িবলৈ লৈছোঁ। প্ৰতি আকাশবাণী তেজপুৰ সেৱা গ্ৰহণ কৰিব তেখেতে শুনিবলৈ বিচাৰিছে ইয়ালি গীতটি জুবিন গাৰ্গৰ কণ্ঠত, আৰু তেওঁলোক হৈছে ভোজখোৱা চাপৰিৰ পৰা আব্দুল মান্নান, ৰেজিয়া খাতুন, শ্বামচুল বাৰিক আৰু খাইৰুল ইছলামে। আপোনালোকে গীতটি শুনকচোন বাৰু।

0: কৰাই ভাল।
1: এ তাকেইটো ভাবিছো দে, মিটিং পতা বন্ধ কৰি দি বা হৰতাল কৰি দিব লাগে।
2: মিটিং পতা বন্ধ কিয় কৰিবাহে? মিটিঙলৈ মানুহ আনিবৰ কাৰণে যত্নহে কৰিব লাগে।
1: অ' তাকেইটো দে, যত্নৰ অসাধ্যটো একো নাই, যত্ন কৰিলেহে ৰত্ন পায়।
2: পিছত যত্ন কৰি এইবাৰ ধান কিমান পালিও হ'লেও
1: যত্ন কৰি ৰত্ন নাপালো দেও মৰবুখুৰা, আধাখিনি ধান সেই লুইতৰ বানাই নিলে।
2: হেৰা, লুইতখন নেভেটিলে ৰক্ষা কাৰো নাই। এই ধানৰ পিছত লুইতে এইবাৰ মানুহো নিব, বুজিছ?
3: হয় হয়, এই ঐচনৰ প্ৰকাৰে সেই কথাটো, সেইটোৱেই মৌলবী। এই আজি যদি মিটিঙলৈ সেই মানুহেই নাহে, এই মিটিঙত যদি লুইতক ভেটাৰ প্ৰস্তাৱ লোৱাই নহয়, এই তেনেহ'লে লুইতক ভেটিব কোনে?
2: সেইটো কি পৰিলহে
3: এৰাটো?
1: এই আপোনাৰ মূৰত পৰাই দিয়ক, বেল বেল পকা বেল।
2: ও পকা বেল, এৰা পকা বেলটো মাটিতেই পৰিব, আসমানলৈতো উৰি নাযায়। অ নৰেন আহিলা?
4: হয়,
2: আমাৰ ভীম বাহাদুৰো আহিল।
5: হুজুৰ আহিলো দে।
4: ভীম বাহাদুৰ, চকীখন তাত দি টেবুলখন ইয়াত দে।
5: কুৰ্চিটো আৰু টেবুলটো হ'ব দে।
3: এই ৰচোন ৰ, এইবিলাক চকী টেবুল আনি কিডাল লাভ হ'ব হে? মিটিঙত মানুহেই নাই, ঐচনৰ প্ৰকাৰে হেই আমি মিটিং নাপাতি সভা ভংগ কৰিম বুলিয়েই প্ৰস্তাৱ ল'বলৈ বহি আছোঁ।
4: হ'ব হ'ব, মানুহ হ'ব, সভা আৰম্ভ নোহোৱাকৈ সভা ভংগ নকৰিবচোন। হৰিহৰ দোকানী আৰু ধনঞ্জয় মণ্ডল আহি আছে।
3: আহিছে নেকি?
6: বুইছা মণ্ডল, সভাত মই কথাবোৰ যেনেকৈ ক'ম, তুমি মাত্ৰ হয় হয় কৰি সমৰ্থন কৰি যাবা।
7: তুমি বা কৈ কথাবোৰ কেনেকৈ কোৱা? দীঘল পুতলৰ যোগবোৰ ঠিক কৰি ক'লে মই হয় হয় কোৱাত আপত্তি নাই।
6: মই 1 কিলো 2 কিলো ঠিকমতে পাল্লা মাৰিয়ে কথাবোৰ কৈ যাম, বুইছা? তাৰ ভিতৰত 100 গ্ৰাম 200 গ্ৰাম অলপ হৰফেৰ হ'ব পাৰে আৰু।
7: সেইটো কোনো কথাৰ কথা নহয়, একটাৰ দুইটাৰ মাটিৰ গণ্ডগোল আমাৰো হয়।
6: আহা আহা, সোনকালে আহা, সভা আৰম্ভ হ'লেই নেকি?
4: হৰিহৰ দোকানী ধনঞ্জয় মণ্ডল আহি পায় মানে আমি সভাপতি নিৰ্বাচন কৰি সভা আৰম্ভ কৰোঁ নে কি কয়?
3: এই তেতিয়াহ'লে এই মিটিং সভা হিচাপেই আৰম্ভ হ'ব।
1: সেই বিহুৰ সভাপতা দি
2: তেতিয়াহ'লে প্ৰথমে সভাপতি এজন পাতিব লাগিব।
1: এই সভাপতি পাতিলে সেই বেটেৰী নে চেটেৰী সেইডাল লাগিব
3: নহয়, প্ৰকাৰে বেটেৰী
1: নহয়ডাল সেইডাল
4: সেইবিলাক আমাক নালাগে। এইখন আমাৰ চুবুৰীয়া মিটিং, ৰাজহুৱা মিটিং নহয় নহয়। মিটিঙত সভাপতি এজন লাগে কাৰণে আপোনালোকে এতিয়া সভাপতি এজন পাতক।
2: তেতিয়াহ'লে হ'লেও
1: কি হ'লো?
2: সভাপতি এজন পাত।
1: মই কি সভাপতি পাতিম?
2: পাতিব কিয় নোৱাৰিবি? কিনো আকাশলৈ গৈ সেই পৃথিৱীখন চোৱা কথাটো হ'ল। ভীম, হেৰ ভীম, হে তয়ে পাত তেনেহ'লে।
5: কি সভাপতি, মই জিনিচটোকে বুজা নাই।
3: সভাপতি পাছতো হ'ব ৰ, এই ছাগলী যা কাৰ মেৰত সোমাল চা। এই মোৰ মেৰত সোমাল যদি ভবলা যদি আছে তেনেহ'লে সাউতকৈ ভবলাটো ধৰি আনিবি।
4: ৰাম ৰাম ৰাম ৰাম ৰাম, এই মানুহৰ মিটিঙত কি ভুবুলা ছাগলীৰ কথা উলিয়াইছে হয় নে নহয়? পাতক পাতক, সভাপতি এজন পাতক।
1: মোকেই দিলি তেন্তে আজিৰ মেলত।
2: মেল নহয় হে, মিটিং
1: মিটিংহে, ই মেল মানে মিটিং দে।
3: হ'ব দে,
1: এই ৰাইজ, মই আজিৰ মিটিঙত সভাপতি চকীত বহিবলৈ শ্ৰীল শ্ৰীযুক্ত হলৌ ৰামৰ নামটোকে প্ৰস্তাৱ কৰি ই মই নিজে সমৰ্থন কৰিলোঁ দে।
4: হলৌ কাই, তুমি দেখোন নিজেই নিজৰ নামটো প্ৰস্তাৱ কৰি নিজেই সমৰ্থন কৰি বহি আছা।
5: সৰ্বনাশ কৰি দিলে
1: তেনেহ'লে ক্ষমা হাতযোৰ কৰিছো দে। মোক আৰু প্ৰস্তাৱ

0: কৰিবলৈ ক্ষমতা প্ৰদান কৰিব লাগে। বয়সস্থবোৰতেতো আজিৰ মেলত তিনিজন মানেই বয়সস্থ আছে, গতিকে এজনক এৰি আনজনক পতাতকৈ তিনিজনে একেলগে সভাপতি হওক নে কি কয় ৰাইজে?
1: হেৰ হলো, তই ভাং খাই অহা নাইতো, হেৰ এজনক পাত, এজনক, বুজিছ?
2: এজনক পাত, এজনক,
0: ই এজনক পাতিব।

0: আমাৰ লগত এৰি দিছে অহা ভাগ
1: এই হেৰ হলো এ তই ভাং খাই অহা নাইতো হেৰ এজনক পাত এজনক বুঝিছ
2: মৌলবী খুড়া আপুনি এইখন চকীত বহক
1: বৰ লেঠাত পেলালাহে বাৰু বাৰু বহিলো বহিলো
2: এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা
3: এই আজান শেষ হোৱাৰ লগে লগে হৈ আচ্ছা দোকানী আৰু আমাৰ সেই মণ্ডল বাবু আহি পালে
1: এই আহক আহক দোকানী
4: আসন গ্রহণ নকৰো এতিয়া মই বাহৰ চাঙত আসন গ্রহণ কৰিলো
3: পিছত এইখন মিটিং নহয় ঐ সভাহে
4: কি কলি হলো মিটিং নহয় সভাহে তই মোক মিটিং সভা কাককৈ বুজাবলৈ আহিছ ঐ সিদিনা মালিনিয়া দোকানৰ বাকীখিনি দিলি
3: বাকীটো হ'ব দেচোন
4: হ'ব যদি মনে মনে থাক মোৰ কথাৰ ওপৰত কথা নকবি ক'লে দোকানৰ বাকী চক্ৰবৃদ্ধি হাৰত 10% পৰা 100% হ'বগৈ গম পাবি মিটিং বহুতো কৰিলো
5: বহুত বহুত বহুত মই এই দোকানীয়ে কমখন মিটিং কৰা নাই এইবিলাক মিটিঙৰ জোক মাক কৰিলে দীঘলে 2 বিঘা পুতলে 1 বিঘামান হ'ব
2: ৰ'ব ৰ'ব ৰ'ব ৰ'ব ৰ'ব এতিয়া সেইবিলাক জোক মাকৰ কথা বাদ দিয়ক মই এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰো ৰাইজ শুনি যাব সভাৰ উদ্দেশ্য হ'ল আমাৰ এই লুইতখনক লৈ
5: নৰেন লুইতখনে আকৌ কি কৰিলে হে
2: কি কৰা নাই আজি বহু বছৰৰ পৰা গৰা খহনীয়া হৈ লুইতখন আমাৰ গাঁৱৰ ফালে আগবাঢ়ি আহি আছে
4: গৰা খহিলে আগবাঢ়িবই হে কি কোৱা মণ্ডল
5: হয়তো আকৌ
1: হে ৰ'বা ৰ'বা সেই আগতে নৰেন বোপাক ক'বলৈ দিয়াচোন
3: ক'বলৈ দেচোন
2: আৰু এনেকৈ যদি বছৰে বছৰে পাৰ খহিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে আমাৰ এই ৰংকলি গাঁওখন পানীত যা যাব আমি আমাৰ গাঁও এৰি ঘৰ এৰি ক'ৰবাত অঘৰি হৈ থাকিবগৈ লাগিব
4: পিছে এতিয়া আমি কি কৰিব লাগে
2: লুইতৰ পাৰত বান্ধ দিব লাগিব বান্ধ দিয়াৰ কাৰণে আমি চৰকাৰলৈ বহুতো দৰখাস্ত দিওঁ
6: আমি সেই সদৌ ৰাইজে চহী কৰি টিপ চহী মাৰি দৰখাস্ত কৰিলোঁ এই কিন্তু আজিলৈকে এই বিষয়ত কোনো কাৰ্যকৰী ব্যৱস্থাই নললে
3: নললে এই আচ্ছা শুনচা গৰাখহি আছে
6: ঐচন প্ৰকাৰে এই চৰকাৰে ব্যৱস্থা নললে নাই কিন্তু এতিয়া আমাৰ উপায়
1: উপায় আছে
6: আছে
1: উপায় আমাৰ হাততেই আছে
3: ই কি কৈ
1: হেই আল্লাই মানুহক উপায়হীন কৰি আকৌ উপায় দিয়েও নহয় বান্ধ আমি নিজেই দিব লাগিব
2: হয় হয় হয় বান্ধ আমি নিজেই দিব লাগিব ৰাইজে কৰিব নোৱাৰা কাম একো নাই বোৱতি সুতিকো ওলোটাই বোৱাব ৰাইজেই পাৰিব চাওক আজি আমাৰ গাঁৱত হিন্দু আছে মুছলমান আছে বঙালী নেপালী মিৰি কছাৰী সকলো জাতিৰে মানুহ আছে
3: আছেতো
2: আপোনালোকে নাভাবিব গৰা খহনীয়াই জাতি বাচি বাচি ঘৰ বাৰী উটুৱাই নিব হিন্দুৰ ঘৰ গ'লে মুছলমানৰ ঘৰ বাচি যাব মুছলমানৰ ঘৰ বাচি গ'লে মিচিঙৰ ঘৰ উঠি যাব এয়া মিছা কথা
6: হয়তো
2: যি পানী খাই মানুহ জীয়াই থাকে সেই পানী এদিন বানপানী হৈ মানুহক মৃত্যুৰ মুখলৈ লৈ
3: যায়
2: গতিকে ৰাইজ আজি আমি জাতি বৰ্ণ নিৰ্বিশেষে একগোট হৈ হাতত কোৰ লৈ বান্ধৰ কাম আৰম্ভ কৰিব
4: লাগিব লুইতত বান্ধ দিয়াৰ আগতে কিছুমান চিন্তা কৰিবলগীয়া কথা আছে
3: কি চিন্তা কৰিবলগীয়া কথা আছে সেই দোকানী
4: হেয়া হা তই আকৌ মোৰ কথাৰ ওপৰত কথা ক'বলৈ আৰম্ভ কৰিলি দোকানৰ বাকীৰ কথা পাহৰি গলি নেকি
3: এই হ'ব দে মনত পেলাই দিলি যেতিয়া নকওঁ আৰু দে
5: এই কথাটো হ'ল এই কামত আগতে আমি চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব
4: তাকেইতো চৰকাৰৰ বিধা অনুমতিত এই কামটো আইনমতে দণ্ডনীয়
5: আৰু আইনমতে দণ্ডনীয় হ'লেই পুলিচ আহিলেই গুলী কাৰ্ফিউ
2: আপোনালোকে ভুল চিন্তা কৰিছে চৰকাৰে কৰিবলগীয়া কাম আমি যদি ৰাইজে নিজে কৰোঁ তেন্তে চৰকাৰে আমাক ধন্যবাদহে জনাব হয়তো গাঁৱৰ ৰাইজলৈ কিবা বঁটা প্ৰদান কৰি ভৱিষ্যতেও এনে গঠনমূলক কাম কৰি যাবলৈ আমাক উৎসাহিতহে কৰিব
3: ঠিক কৈছে
2: গতিকে ৰাইজ লুইতৰ বান্ধ আমি দিম
3: দিম দিম

0: নিশ্চয় দিম।
1: দিম তো
0: এতিয়া সর্বসম্মতি ক্রমে প্রস্তাবটো গৃহীত হোক।
2: রব রব রব, এই দিনে দিনে আলু পেঁয়াজৰ দাম বঢ়া দি সর্বসম্মতি ক্রমে এই প্রস্তাব গৃহীত হব নোৱাৰে। এই প্রস্তাবত মোর আর মন্ডলের সমর্থন নাই, নে কি কোয়া মন্ডল?
3: নাই নাই নাই নাই, মোরও সমর্থন নাই।
4: নাই মানে আপনার দুজনেরহে মত নাই, বাকি আমার সকলের মত আছেই নহয়। গতিকে এই প্রস্তাব গৃহীত হবই নে কি কয় মৌলবী খুড়া?
0: গৃহীত হবই, মোর সম্পূর্ণ সমর্থন আছে। আল্লাহ চিন্তি মোর মতেরে এইবিলাক শুভ কামত সকলোরে মত থাকিব লাগে।
5: এই মানে থকাটো উচিত দে।
3: ঐচন প্রকারে মানে অমত থাকিলেও মত দিব লাগে। নে কি কও ভীম বাহাদুর মনে মনে বহি আছ?
6: হুজুর হুজুর, মোর তো পুরা মত আছে।
4: তেন্তে রাইজ, প্রস্তাব গৃহীত হোক। এইখিনিতে এটা নকবলগিয়া কথা কবলগিয়াত পড়িল।
3: এ কই পেলুয়া কই পেলুয়া।
4: কথাটো হল, আমার গাঁৱৰে কোনোবা দুজনমান গৈ বান নিয়ন্ত্রণ অফিসত এই বান দিলে রাইজৰ ক্ষতিহে হব বুলি জনাই আহিছে।
0: বান্ধ নিদিবলৈ জনাই আহিছে?
3: প্রকারে সেইকেইজন কোন হে নরেন বোপা?
5: কই দে কই দে।
4: দোকানী তুমি দেখুন উঠিলাই,
2: অকমান সরু পানি চুই আহ আহিম চা হলো শুনছুন।
5: মই যাব লাগে।
2: হলো তোর মত আছে?
5: আছে তো।
2: দোকানৰ বাকী সুধি মেলি কিমান হল গৈ জান?
5: ওই বাকী টকাৰ সুদো দিব লাগিব নেকি? ওই
2: লাগিব তো, মাল বাকী গৈ দিলেও সেয়া মোৰ বাকচৰ ধন ভাঙি অনা মালহে। মত নিদিবি, বাকী মাফ।
5: ওই মাফ মানে বাকী দিব নালাগে নেকি?
2: নালাগে। এতিয়া
5: বল বল বল।
2: হলোৰ লগত দোকানৰ বাকী হিচাপটো কৰি আহিলো।
3: ছি ছি ছি ছি, গছৰ ওপৰৰ পৰা তোমাৰ গাত সেয়া কি পৰিল হে দোকানী?
2: এৰা হে, গছৰ ওপৰৰ পৰা সেই কাউৰীয়ে লেট্ৰিন কৰিলে হ'বলা।
3: উপায় নাই উপায় নাই, কি কৰিবা আৰু। ময়ো অকণমান বাহিৰ ফুৰি আহোঁ, চাওঁ ভীম বাহাদুৰ।
6: হুজুৰ,
3: এ কিয় এ কিয় হে হে ভীমক আকৌ কিয়? বাহিৰ ফুৰিবলৈ যাবলৈ তোমাক সেই লগ এটাও লাগে নেকি হে মণ্ডল? হা, আকৌ সেই মিটিঙৰ পৰা এনেকৈ উঠি উঠি যোৱাটো নিয়ম নহয় নহয়।
5: মিটিং তোমালোকেই পাতি থাকাহে, সেই বুলি মানুহক বাহিৰ ফুৰিবলৈকো যাব নিদিবানে? বেমা
6: হুজুৰ,
3: ওৱা দেখিছা
6: ভেম হুজুৰ,
3: কাতিৰামে তোৰ কুঁহিয়াৰ তলিৰ মাটিখিনি গাৰ বলৰে জোৰ কৰি দখল কৰা নাই জানো?
6: সেইটো ঠিক কৰি দিবলৈকে তো 100 ৰুপিয়া দিছিলোঁ মণ্ডল বাবু।
3: আৰু ৰুপিয়া দিব নালাগে, মাটিৰ দখল তোকেই দিম।
6: ঠিকতো?
3: ঠিক মানে মই মাটিৰ লেচা পৰ্যন্ত জোক মাক কৰা মণ্ডল, মাটি তই পাবিয়েই। এতিয়া কথা হ'ল, তই এই বান দিয়াৰ কথাত মত নিদিবি, বুজিলি?
6: সেইটো আকৌ কেনে কথা আছে?
3: লোকৰ মাটি দখল কৰা যেনে কথা, ঠিক তেনেই কথা। এতিয়া
6: হুজুৰ,
3: এই বাহিৰ ফুৰি আহিলো, ভীমৰ লগত মাটি বাৰীৰ কথা এটাও পাতি আহিলো।
4: ভাল কৰিলে, তেতিয়াহ'লে নদীত বান্ধ দিয়া কথাটো প্ৰস্তাৱ আকাৰে গৃহীত হওক।
3: হ'ব লাগে হ'ব লাগে।
2: ৰবা ৰবা ৰবা, এইখিনিতে এটা মই প্ৰস্তাৱ দিওঁ, সভাপতি ডাঙৰীয়া আৰু উপস্থিত মেম্বৰ মেম্বৰণী।
3: ইয়াত আকৌ মেম্বৰণী মানে মাইকী মহিলা ক'ত দেখিলা হে দোকানী?
2: মানে এইটো মিটিঙত বক্তৃতা দিয়া নিয়ম অনুসৰি কোৱা হৈছে।
3: আমি বাহিৰত বক্তৃতা দিলে এনেকৈয়ে কওঁ।
2: তেনেকৈ কওঁ। এতিয়া কথা হ'ল, বান যদি দিয়াটোকে হয় তেন্তে ভোটাভুটি হওক।
3: ভোটাভুটি হওক ভোটাভুটি হওক, ভোটত বান দিয়াৰ পক্ষত কিমান বিপক্ষত কিমান, মাটি কালি হিচাপত ওলোৱা দি ওলাই যাব নহয়।
2: ওলাবলৈ কিডাল আছে হা? ওলাবলৈ কিডাল আছে ঐচন প্ৰকাৰে?
3: মতামত হিচাপে তোমালোক দুজনৰহে মত নাই, বাকী আমাৰ পাঁচজনৰ আছেই দেখোন হে।
2: পাঁচজন নহয়, সভাপতিয়ে ভোট দিব নোৱাৰে।
0: এহে, প্ৰয়োজন সাপেক্ষে পাৰে হে।
3: পাৰিলেও ভোট হওক ভোট হওক। আকৌ আমি কিয় ভোট দিব লাগে হে?
4: হ'ব বাৰু, ভোটেই লোৱা হ'ব। এতিয়া বান দিয়াৰ সপক্ষে যাৰ যাৰ মত আছে হাত দাঙক।
3: মই দাঙিয়েই আছো দাঙিয়েই আছো।
0: হেয়া ময়ো দাঙিলো।
4: এয়া ময়ো দাঙিলো।
3: হ'লো হ'লো, এই নাডাঙ কিয়, ডাং ডাং ডাং, হাত ডাং হাত ডাং।
0: হেৰ ভীম, ডাং আকৌ।
3: ডাং এই কি হ'ল, মত আছে বুলি কৈ এতিয়া দেখোন তহঁত দুটাই হাত নেডাঙ। হেৰ এই তহঁতক আকৌ কিহে পালে, হু হু ডাং ডাং ডাং ডাং, হেৰ হাত ডাং হাত ডাং।
2: ৰবা ৰবা বয়ানকাই, সিহঁতৰ ওপৰত শক্তি প্ৰয়োগ নকৰিবা, আমি যে

0: এনেকৈ দোকানলৈ অহা গ্ৰাহকক নলগা মাল জোৰ কৰি দিবলৈ নাযাওঁ, সেইদৰে মিটিঙতো জোৰ কৰি কাৰো পৰা হাত দঙা ভোট ল'ব নাপায়। সিহঁতৰ মত নাই, সিহঁতে হাত নাদাঙে।
1: নাদাঙে মানে অথনিৰ পৰা সেই মত আছে বুলি কৈ এতিয়া হাত নাদাঙিলে ঐচন প্ৰকাৰে ঐ একেটা কাণতলীয়া চৰত হাতৰ লগতে সিহঁতে ঠেঙো দাঙিব লাগিব বাপেকে। এই হলো ভীম, এই হাত দাঙিলি নে দাঙিলি নে দাঙিলি নে
0: সভাপতি ডাঙৰীয়া, এনেকৈ কাণতলীয়া চৰৰে শক্তি প্ৰয়োগ কৰি হাতৰ লগতে ঠেঙো দাঙিবলৈ বাধ্য কৰোৱা হয় যদি তেতিয়াহ'লে
2: হলৌ বিৰি এটা খা।
3: ৰ'ব ৰ'ব ৰ'ব, এইখন সভা, সভাত ধূমপান নচলিব, সভাত থাকিলে সভাৰ নীতি নিয়ম মানি চলিব লাগিব।
2: কাণতলীয়া চৰত হাতৰ লগতে ঠেঙো দাঙিবলৈ বাধ্য কৰোৱাটো মিটিঙৰ নিয়ম নেকি?
3: নহয়, নিয়ম নহয়, বায়নকা আপুনি বহক।
0: তেতিয়াহ'লে এতিয়া কি হ'ব সভাপতি ডাঙৰীয়া?
2: কি হ'ব আৰু, ভোট 4-3 ভোটত আমি জিকিলো, গতিকে বান নহয়।
1: নহয়,
4: তাৰ মানে গৰা খহিয়েই থাকিব।
2: উপায় নাই, উপায় নাই, ভোটৰ কথা।
1: তাৰ মানে মৌলবী আৰু এটা ভোট হ'লেই হ'ল। তেতিয়াহ'লে ঐচন প্ৰকাৰে মই মোৰ ঘৰৰ মানুহজনীকে ভোট দিবলৈ লৈ আহোঁ। ৰ'বা, মই গৈছোঁ, ৰ'বা।
0: তোমাৰ যদি আনিলে ময়ো মোৰজনী আনিম।
2: তেতিয়াতো আৰু এটা ভোট লাগিব, সেইটো ভোট কোনে দিব?
5: সেইটো ভোট মই দিম।
4: অহ মৰমী আই, তুমি আহিলা।
6: খুৰী, তুমি ইয়ালৈ কিয় আহিলা?
0: বোৱাৰী, জীৱনে অলপ ভাল পাইছেনে? মই অহা সপ্তাহত জিলালৈ গ'লেই তাৰ কাৰণে 0.5 কেজি নহয় 200 গ্ৰাম, 200 গ্ৰাম হ'লেই হ'ব, ছাগু লৈ আহিম। ছাগু খালে কি অলপ গাত বল পাব।
2: আৰু ময়ো তোমালোকৰ বাৰীৰ সীমাটো 2-3 দিনতে ঠিক কৰি দিম, কোনো চিন্তা কৰিব নালাগে।
6: খুৰী, তুমি ভোট দিবা?
0: দিব দিব, কিয় নিদিব? বোৱাৰী একেই নদীৰ পাৰতে থাকি নদীত বান্ধিবলৈ কৈ লুইতৰ শপত খাব। বোৱাৰী, তই যাওঁতে হেৰি কৰিবা, মোৰ দোকানত সোমাই যাবি, পোৱালিকেইটামানলৈ এই মৰ্টন গুটি কেইটামান লৈ যাবি। আই ঐ দেহি, জীৱন বেমাৰত পৰাৰ পৰা সিহঁতকেইটাই চাগে লজিত গুটি খবৰকৈ পোৱা নাই নহয় জানো।
2: কোৱা কোৱা আই, তুমি কোনফালে ভোট দিবা?
5: মই ভোট দিম। আপোনালোকে জানে মোৰ স্বামী অসুস্থ, আজি আমাৰ চলিবলৈকে উপায় নাই, তাৰ মাজতো চলি আছিলোঁ। কিন্তু এই নদীখন, নদীখনৰ খহনীয়াত আজিও আতংকত কঁপি উঠিছোঁ। মোৰ সৰু সৰু সন্তানকেইটা, সিহঁতক মই ক'লে লৈ যাম? সিহঁতৰ কাৰণে মই মাটি এডোখৰ ক'ত পাম? আমি লুইতত বান্ধি লুইতৰ খহনীয়া ৰুধিব লাগিব।
0: তেতিয়াহ'লে তই
2: দোকানী বলা বলা।
5: ৰ'ব, ক'লে যায় ইঞ্জিনিয়াৰক বান্ধিব নালাগে বুলি কোনে কৈছিল আপোনালোকে জানেনে?
2: দোকানী বলা বলা।
5: ৰ'ব, নাম দুটা শুনি যাওক।
0: আমি কাৰো নাম নুশুনো।
5: নাম আপোনালোকে শুনিবই লাগিব। ৰাইজ ইঞ্জিনিয়াৰক কৈছিল গৈ এই মণ্ডল ধনঞ্জয় দাসে। আৰু কৈছিল এই হৰিহৰ দোকানীয়ে।
0: দোকানীৰ সেইবোৰ কৰিবলৈ মোৰ কি দৰকাৰটো পৰিছে?
5: দৰকাৰ আছে, কাৰণ লুইটখনে যদি পাৰ ভাঙি এই গাঁওখন নিয়ে তেন্তে সিপাৰে এটা চাপৰি পৰিব, আৰু সেই চাপৰিত আপোনালোকৰ পুৰণা মাটি আছে, আৰু সেই মাটি পাব আপোনালোকে।
7: এই স্বাৰ্থত পৰি মই সিহঁতে মোক ভোট দিবলৈ মানা কৰিছিল।
8: আমাৰ গাঁৱতো পানীত যাওক আৰু জাপন দিওঁ সিহঁতে পাওঁ,
5: হয়নে নহয় কওক?
2: মোক নধৰিবা, মোক নধৰিবা, মই নহয়।
6: ৰ'ব ৰ'ব, গণ্ডগোল নকৰিব।
7: গণ্ডগোল
6: নকৰিব,
7: কি গণ্ডগোল নকৰে?
4: তুমি নহয় যদি কোন?
2: দোকানী হ'ব পাৰে, দোকানী
0: কি দোকানী হ'ব পাৰে? তুমিহে হ'ব নেকি?
2: মই কেনেকৈ হ'ম হে?
0: নাই নাই, তুমি
5: আপোনালোকে ৰাইজৰ ওচৰত শপত খাওক।
4: ৰাইজৰ ওচৰত শপত খাওক।
7: কি শপত খাব হে, কি শপত খাব?
6: ঐ কো
7: লাঠি ধৰ,
6: এ লৈছো লাঠি,
8: মই গগৰি লৈছো
6: দে, গগৰি লৈছো। ৰব ৰব ৰব, হেবিলাক নকৰিব,
7: এ নহব,
6: হেবিলাক নকৰিব। ৰব শুন, ৰব ৰব, আপোনালোকে ক্ষমা খোজক আৰু কওক ভৱিষ্যতে আৰু এনে কাম নকৰিবলৈ।
8: খকৰি দি কেনে না
2: এই দোকানী, কি কৰা এতিয়া
0: তুমি?

0: মিউজিকৰ মতাকে কওঁ দিয়া, দুইজন একেলগে গৈছিলো যেতিয়া,
1: হয়নে হয়নে, ঐ শুন প্ৰকাৰে স্বীকাৰ কৰিলা যেতিয়া, এতিয়া কথাখিনি কোৱা নাই, ৰাইজ কি
2: কব লাগিব, ইয়াতে কব লাগিব,
0: আমাক ৰাইজে ক্ষমা কৰিব লাগে,
3: এ ভৱিষ্যতে আৰু এনে কাম নকৰো,
1: ক্ষমা যেতিয়া খুজিছা ঐ শুন প্ৰকাৰে এতিয়া কানত ধৰা, কানত ধৰা,
0: কিয় কিয় কানত ধৰিম, হে
1: নধৰিলে, হা প্ৰকাৰে পাছলৈ যোৱা,
0: পাছলৈ কেনেকে যাওঁ,
4: এনেকে মই
5: গৈছো,
1: তোমালোকে আজিৰ পৰা আমাৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰিবা, অৰ্থাৎ তিনি মাহলৈ তোমালোক সমাজৰ পৰা বৰ্জন
2: এইবিলাক মানুহক মনত ৰাখিব, ৰাইজ
1: মনত ৰাখিব লাগিব,
6: সঁচা ইহঁতৰ দৰে মানুহবোৰে আজি আমাৰ কাৰণে সংকটৰ সৃষ্টি কৰিছে, সামান্য স্বাৰ্থত ৰাইজৰ স্বাৰ্থক পাহৰি যোৱা এই ঘৰ শত্ৰুবোৰক বিচাৰ এনেকে নহয়, নদীত বান্ধি সেই বান্ধৰ ওপৰত ইহঁতক থিয় কৰাই বুজাব লাগিব, নদীত বান্ধি গাঁও ৰক্ষা কৰি আমি বেয়া কাম কৰা নাছিলো,
2: আমি অপৰাধ কৰা নাছিলো,
7: আমি পাপ কৰা নাছিলো,
1: আমি খাই ৰাইজৰ হে কাম কৰিছিলো,
4: মই আমি আমাৰ ল'ৰা ছোৱালীক ৰক্ষা হে কৰিছিলো,
2: তেন্তে ৰাইজ বান্ধ আমি দিম,
6: যদি চৰকাৰে বাধা
1: দিয়ে, নোৱাৰে ভাঙি দিম, ভাঙি দিম, চৰকাৰে বাধা দিয়ে, নদীৰ বান্ধৰ কিন্তু প্ৰথম দুচপৰা মাটি কিন্তু মই আৰু আমাৰ খাই মৌলবী চাহাবে দিম,
4: তাৰপিছত কিন্তু মই যাম দেই, মই যাম,
7: আৰু এদিন নহয় আজিয়েই,
1: আজিয়েই আমি যাম,
6: নামঘৰত দবা বাজিছে, হয়তো ভগৱানৰ আশীৰ্বাদ,
1: কৃষ্ণ
2: মছজিদত আজান দিছে,
6: হয়তো আল্লাহ শক্তি পঠাইছে,
2: তেন্তে আমি
1: মই কিন্তু আগত যাম, মই দিলো,
7: মই তোমাৰ লগতে থাকিম বায়ন,
8: প্ৰফুল্ল বৰা ৰচিত নাট লুইতক ভেটিব কোনে শুনিলে। বিভিন্ন চৰিত্ৰত আছিল দোকানী পূৰ্ণ বৰুৱা, নৰেন প্ৰশান্ত কুমাৰ দাস, মৰমী অপৰাজিতা দেৱী বৰা, মণ্ডল অচ্যুত শৰ্মা, ভীম বাহাদুৰ ৰাতুল ডেকা, বায়ন ভূপেন শৰ্মা, মৌলবী গিৰিশ চন্দ্ৰ বৰা আৰু হলৌৰামৰ ভাৱত পুতুল চন্দ্ৰ বৰুৱা। তপন দত্তৰ সহযোগত নাটৰ প্ৰযোজনা ঐশ্বৰ্য কাকতিৰ।
9: মিডিয়া বিভাগ 266.66 মিটাৰ, কিলো হাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত 10:30 গৈছে, ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনো সামৰা হৈছে। কাইলৈ আমাৰ কেন্দ্ৰৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু অম্লানজ্যোতি দত্ত, ট্ৰান্সমিটাৰত আছিল প্ৰমোদ কুমাৰ টাইট, ডিউটি ৰুমত আছিল শান্তনু শইকীয়া, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ কক্ষৰ পৰা মই ৰশ্মিৰেখা ভূঞাই আজিলৈ অনুষ্ঠান সামৰি বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।